এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, ষ্টুডিঅ'ত মই বনশ্ৰী হাজৰিকা। মোৰ সৈতে এতিয়াৰ অধিৱেশনৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ৰুলিমণি শইকীয়া, বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত ধীৰাজ বৈশ্য, নিখিল শৰ্মা, হৰমোহন বৰ্মন, ট্ৰান্সমিটাৰত অজয় আনন্দ, মিতুল গগৈ। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। নিবেদন কৰিছো ভক্তিমূলক গীতৰ অনুষ্ঠান বন্দনা।

প্ৰথমেয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহ আজি দিনৰ 10:55 মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ 136 সংখ্যক মন কী বাতৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা শুনিবলৈ পাব। ইয়াৰ ঠিক পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ নিশা 8:00 পুৱা 6:15 ননীদেৱী চৌধুৰী কণ্ঠৰ ভজন, 6:20 নাৰায়ণ কলিতাৰ কণ্ঠৰ লোকগীত, পুৱা 6:30 পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন, পুৱা 7:15 আৰু 8:40 আধুনিক গীতৰ অনুষ্ঠান, 7:50 নিয়োগ বাতৰি, পুৱা 9:15 ছবি গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

দিনৰ 12:10ৰ পৰা সৈন্যবাহিনীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠানত আছে ফিল্ম সংগীত, আজ কা গীত, সব ৰং, পেট্ৰিয়টিক ছং, শীৰ্ষক সংগীত আৰু গীত আপনা ধুন পৰাই। বিয়লি 3 বজাৰ পৰা আকাশবাণী ৰেইনব'ৰ অনুষ্ঠানসমূহ দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব। বিয়লি 5:10ৰ পৰা যুৱক যুৱতীসকলৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণীত 6:10ত গীতেৰে কথাৰে অনুষ্ঠানটি আগবঢ়াব দিব্যজ্যোতি কলিতাই। 7:20ত হিপ হিপ হুৰে অনুষ্ঠানত শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে পৰিৱেশন কৰা বিচিত্ৰানুষ্ঠান শুনিবলৈ পাব। লগতে আছে মনোৰঞ্জন আৰু শিক্ষণ প্ৰশিক্ষণ সংস্থান। নিশা 8:30 ভজনৰ অনুষ্ঠান, 9:30 ৰামধেনু, 10:00 দেওবৰীয়া সংগীতানুষ্ঠানত বিদুষী বৰ্ষা আগৰৱালৰ সন্তুৰবাদন।

এইবাৰীয়া আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ অনুষ্ঠান সূচী পুৱা 10:55 মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাত অনুষ্ঠানৰ পোনপটীয়া প্ৰচাৰ দিল্লী কেন্দ্ৰৰ পৰা। ইয়াৰ ঠিক পাছতে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিবলৈ পাব। পুৱা 10:30 চেমনীয়াৰ চোৰা, সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানৰ আলোচনাৰ বিষয় বানৰ সময়ত পশুধন আৰু হাঁহ কুকুৰাৰ যতন। আলোচনাত অংশ ল'ব ডঃ ইলাক্ষী ডেকা আৰু ডঃ চন্দন কুমাৰ শৰণীয়াই, প্ৰযোজনা উৎপল বৰাৰ। আজি পুৱা অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:15, প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ।

পুৱা 7:30 বজাৰ নিদান অনুষ্ঠানত থেলাচেমিয়াৰ ৰোগ সম্পৰ্কে ডাঃ জিনা ভট্টাচাৰ্যৰ সৈতে সঞ্জয় গোস্বামীৰ এক সাক্ষাৎকাৰ। 9:15 বজাত অকণিৰ মেল। দিনৰ 12:30 বজাৰ আইডিঅ'ৰ বুলনি অনুষ্ঠানত প্ৰফুল্ল বৰা ৰচিত নাটক হৃদয়ৰ চিঞৰৰ দ্বিতীয় খণ্ড, প্ৰযোজনা নয়ন প্ৰসাদ আৰু অবনী বৰাৰ। সন্ধিয়া 7:00 বজাত অসমীয়া কথিকা, অসমীয়া লোক সংস্কৃতিৰ আপুৰুগীয়া সম্পদ জিকিৰ আৰু জাৰি, ৰচনা তফজ্জুল আলীৰ। অনুষ্ঠান পৰিস্থিতি ইমানেই।

ইমান পৰে নাৰায়ণ কলিতাৰ কণ্ঠৰ লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানেৰে আজিৰ মধুবনত প্ৰথমে শুনাবলৈ লৈছো চিলচিলা ছবিৰ লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

মধুবন অনুষ্ঠানত এইবাৰীয়া লতা মঙ্গেশকাৰৰ কণ্ঠত অভিমান ছবিৰ এটি গীত, গীতৰ কথা মজৰুৰ, সংগীত এছ ডি বৰ্মনৰ।

পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠান মধুবন শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া প্ৰফেচৰ ছবিত মান্না দে, আশা ভোছলে আৰু উষা মংগেশকাৰৰ কণ্ঠৰ এটি গীত, গীতিকাৰ হাস্ৰাত জয়পুৰী।

মধুবন অনুষ্ঠানত সেয়া আছিল মান্না দেৰ কণ্ঠত উপকাৰ ছবিৰ এটি গীত। গীতিকাৰ আছিল ইন্দিৱাৰ। অনুষ্ঠানত এইবাৰ এয়া মহুৱা ছবিত মহম্মদ ৰফিৰ কণ্ঠৰ এটি গীত।

0: পুৰণি হিন্দী ছবিৰ গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া বাতৰি শুনিবলৈ পাব।
1: বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়াৰ প্ৰধান বাতৰিসমূহত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত CJPয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 কাইলৈ লোকসভাত উত্থাপন কৰিব। আৰু অনাহত সিঙে জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে অনুষ্ঠানটো প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিয়লি 4:30 বজাত ভিডিঅ' কনফাৰেন্সিং ব্যৱস্থাৰে বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ অংশগ্ৰহণকাৰীসকলৰ সৈতে মত বিনিময় কৰিব। কাৰ্যসূচীত 400ৰো অধিক যুৱক যুৱতীয়ে দেশৰ বিভিন্ন ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলক প্ৰতিনিধিত্ব কৰিব। লাডাখ, হিমাচল প্ৰদেশ আৰু উত্তৰাখণ্ডৰ 74খন ভাইব্ৰেণ্ট ভিলেজ সামৰি যোৱা মাহৰ 4-30 তাৰিখলৈ 2টা পৰ্যায়ত এই বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচী 2026ৰ আয়োজন।

0: কৰা হৈছে। সমগ্র দেশজুৰি এই কাৰ্যসূচীৰ বাবে অনলাইন কুইজ প্ৰতিযোগিতাৰ জৰিয়তে প্ৰায় 3 লাখৰো অধিক অংশগ্ৰহণকাৰীক নিৰ্বাচন কৰা হৈছে। এই কাৰ্যসূচীৰ অংশ হিচাপে অংশগ্ৰহণকাৰীসকলে স্থানীয় লোকসকলৰ সৈতে বসবাস কৰি স্বচ্ছতা অভিযান, চৰকাৰী আঁচনিৰ সজাগতা অভিযান, যুৱ সন্মিলন, সাংস্কৃতিক বিনিময় কাৰ্যসূচী, বৃক্ষৰোপণ অভিযান, স্থানীয় শিপিনীসকলৰ সৈতে মত বিনিময় কাৰ্যসূচীত ভাগ লয়। বিকশিত ভাইব্ৰেণ্ট ভিলেজ কাৰ্যসূচীয়ে অংশগ্ৰহণকাৰীসকলক ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলসমূহৰ আৰ্থসামাজিক পৰিৱেশ, সাংস্কৃতিক ঐতিহ্য আৰু উন্নয়নৰ আকাংক্ষাৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচয় কৰাই দিয়াৰ লগতে স্থানীয় লোকৰ অংশগ্ৰহণ, ৰাষ্ট্ৰীয় সংহতি আৰু সীমান্তৱৰ্তী গাঁওসমূহৰ কৌশলগত গুৰুত্ব বুজি পোৱাৰ ক্ষেত্ৰত ভূমিকা গ্ৰহণ কৰে। উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ মাই ভাৰতৰ জৰিয়তে এই কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশীক বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত চিজেপিয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা আৰু ডঃ জিতেন্দ্ৰ সিঙে কালি নতুন দিল্লীত চিজেপি প্ৰতিনিধি দলৰ সৈতে তৃতীয়লানি আলোচনাত মিলিত হয়। বৈঠকত পৰীক্ষা ব্যৱস্থাৰ সংস্কাৰ আৰু প্ৰশ্নকাকত ফাদিলৰ ঘটনা ৰোধৰ উপায় সম্পৰ্কে আলোচনা কৰা হয়। আলোচনাৰ অন্তত চিজেপি প্ৰতিনিধি দলৰ সৈতে যুটীয়া সংবাদমেলত অংশগ্ৰহণ কৰি শ্ৰীনাড্ডাই কয় যে বৈঠকত চৰকাৰে প্ৰতিবাদকাৰীসকলৰ বিৰুদ্ধে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ আৰু এজাহাৰ ৰুজু কৰা উচিত নহয় বুলি চিজেপিয়ে জনোৱা দাবী মানি লয়। শ্ৰীনাড্ডাই কয় যে চৰকাৰে লগতে ইতিমধ্যে যদি এজাহাৰ ৰুজু হৈছে তেন্তে সেই এজাহাৰ প্ৰত্যাহাৰ কৰিবলৈ আৰু এজাহাৰৰ প্ৰতিলিপি প্ৰদান কৰিবলৈও সন্মতি প্ৰকাশ কৰে। চিকিৎসা বিজ্ঞানৰ স্নাতক পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীট ইউ জিৰ প্ৰশ্নকাকত ফাদিলৰ পাছত আত্মহত্যা কৰা শিক্ষাৰ্থীসকলৰ পৰিয়ালবৰ্গলৈ ক্ষতিপূৰণ আগবঢ়োৱা সন্দৰ্ভত শ্ৰীনাড্ডাই কয় যে চৰকাৰে যাৱতীয় নীতি নিয়ম অনুযায়ী তেওঁলোকক সৰ্বাধিক ক্ষতিপূৰণ প্ৰদান কৰাটো সুনিশ্চিত কৰিব।
1: कम्पनसेशन के बारे में सरकार ने बड़े स्पष्ट शब्दों में कहा है, जान किसी बच्चे की जाए और उसके प्रति हम भी सहानुभूति रखते हैं। प्रधानमंत्री मोदी जी अत्यंत सहानुभूति के साथ कहा है कि ऑनरेबल कंपनसेशन अकॉर्डिंग टू द रूल्स एंड रेगुलेशंस व्हाटएवर मैक्सिमम विल बी पॉसिबल दैट विल बी गिवन टू देम। कम्पनसेशन के बारे में
0: পৰীক্ষা প্ৰণালীৰ সংস্কাৰ সাধনৰ বাবে চিজেপিয়ে আগবঢ়োৱা পাঁচদফীয়া চনদ সন্দৰ্ভত শ্ৰীনাড্ডাই কয় যে চৰকাৰে বিষয়টো গভীৰভাৱে বিবেচনা কৰিব আৰু চিজেপিৰ সৈতে আলোচনাৰ পাছত পৰৱৰ্তী ব্যৱস্থা গ্ৰহণ কৰিব।
1: हम एजुकेशन के एग्जामिनेशन के रिफॉर्म्स के लिए जो आपका चार्टर है उस पर हम गहन चिंतन भी करेंगे और आपके डेलीगेशन के साथ बातचीत करके जो कुछ भी हम डेलीबरेट कर सकेंगे वो हम करने का प्रयास करेंगे।
0: চিজেপিৰ মুখ্য মুখপাত্ৰ সৌৰভ দাসে সহমতত উপনীত হোৱা চৰ্তসমূহ নিৰ্দিষ্ট সময়ত ৰূপায়ণ কৰা হ'ব বুলি আস্থা প্ৰকাশ কৰি সংবাদমেলত আন্দোলন প্ৰত্যাহাৰ কৰাৰ কথা ঘোষণা কৰে। চৰকাৰে কাইলৈ লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 লোকসভাত উত্থাপন কৰিব। বিধেয়কখন সদনৰ কাইলৈ কাৰ্যক্ৰমণিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই বিধেয়কখনৰ জৰিয়তে 2024 চনৰ লোক পৰীক্ষা অসাধু

কেইটা সম্প্ৰসাৰণৰ লক্ষ্যৰে উচ্চস্তৰীয় বৈঠকত অংশগ্ৰহণ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণ বিভিন্ন ক্ষেত্ৰত ঐতিহাসিক হিচাপে বিবেচিত হৈছে। ইয়াৰ ভিতৰত উল্লেখযোগ্য হৈছে মালডোভা আৰু উত্তৰ মেচিডনিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণ আৰু তিনি দশকৰো অধিক সময়ৰ পিছত ৰোমানিয়ালৈ কোনো ভাৰতীয় ৰাষ্ট্ৰপতিৰ প্ৰথম ৰাষ্ট্ৰীয় ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে দেশকেইখনৰ ৰাষ্ট্ৰপ্ৰধানসকলৰ সৈতে প্ৰতিনিধি পৰ্যায়ৰ বৈঠকত মিলিত হয়। তেওঁ লগতে বিভিন্ন ব্যৱসায়িক মঞ্চত ভাষণ দিয়ে আৰু প্ৰৱাসী ভাৰতীয়সকলৰ সৈতেও মত বিনিময় কৰে। ৰাষ্ট্ৰপতিগৰাকীয়ে ৰোমানিয়াৰ বুখাৰেষ্ট ইউনিভাৰ্চিটি অব ইকনমিক ষ্টাডিজৰ পৰা সন্মানীয় স্বীকৃতিও লাভ কৰে, যিয়ে ভাৰত আৰু ৰোমানিয়াৰ মাজত ক্ৰমবৰ্ধমান শৈক্ষিক আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্কক প্ৰতিফলিত কৰে। ভ্ৰমণকালত তেওঁ ভাৰতৰ দ্ৰুত অৰ্থনৈতিক বিকাশ, প্ৰযুক্তিগত অগ্ৰগতি আৰু গোলকীয় সহযোগিতাৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা উল্লেখ কৰে। শ্ৰীমতী মুৰ্মুৱে লগতে বাণিজ্য, উদ্ভাৱন, শিক্ষা, ডিজিটেল প্ৰযুক্তি আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত শক্তিশালী অংশীদাৰিত্বক উৎসাহিত কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণে পূব ইউৰোপৰ সৈতে ভাৰতৰ সম্পৰ্কক এক নতুন গতি প্ৰদান কৰিছে আৰু মালডোভা, উত্তৰ মেচিডনিয়া আৰু ৰোমানিয়াৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কক অধিক গভীৰ কৰি তুলিছে। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণ আহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশতে আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডক নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। শীৰ্ষ বাছনিপ্ৰাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আনহাতে কালি ছোৱালীৰ ছিংগলছৰ ফাইনেলত ইজিপ্তৰ ৰুকেয়া ছালেমক 11-3, 11-7, 11-9 পোনপটীয়া গেমত পৰাস্ত কৰে। এই জয়ৰ সুবাদত অনাহত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰা দেশৰ প্ৰথমগৰাকী স্কোৱাশ খেলুৱৈ হিচাপে পৰিগণিত হয়। ভাৰতে কালি হাৰাৰেত অনুষ্ঠিত 3খনীয়া টি-20 ক্ৰিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ অগ্ৰগতি লাভ কৰে। জিম্বাবৱে 220 ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি 17 অভাৰ আৰু 5টা বলত আটাইকেইটা উইকেট হেৰুৱাই 129 ৰানহে কৰিবলৈ সমৰ্থ হয়। ভাৰতৰ হৈ অভিষেক শৰ্মাই 3টা উইকেট দখল কৰে। প্ৰথমখন আন্তঃৰাষ্ট্ৰীয় খেলত অৱতীৰ্ণ যশ ঠাকুৰ আৰু প্ৰিন্স যাদৱে 2টাকৈ উইকেট লাভ কৰে। ইয়াৰ পূৰ্বে ভাৰতে প্ৰথমে বেট ধৰাৰ আমন্ত্ৰণ লাভ কৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 219 ৰান কৰে। ভাৰতৰ হৈ ঈশান কিষাণে 44টা বলত 81 ৰান আৰু তিলক বৰ্মাই 29টা বলত 60 ৰান কৰে। FIH ইউথ হকী 5S এছিয়ান চেম্পিয়নশ্বিপৰ কালি অনুষ্ঠিত ফাইনেলত ভাৰতীয় ছাব জুনিয়ৰ পুৰুষ দলটোৱে চিৰপ্ৰতিদ্বন্দ্বী পাকিস্তানক 3-1 গলত পৰাস্ত কৰে। ৰোমিত পাল, অধিনায়ক কেতন কুশৱাহা আৰু শ্বাহৰুখ আলীৰ গলৰ সহায়ত ভাৰতে এছিয়ান চেম্পিয়নৰ খিতাপ দখল কৰে। এই জয়ৰ জৰিয়তে ভাৰতীয় পুৰুষ দলটোৱে এলিট পুল তালিকাৰ শীৰ্ষত স্থান লাভ কৰে। আনহাতে মহিলাৰ শাখাত ভাৰতীয় ছাব জুনিয়ৰ মহিলা দলটোৱে চীনৰ বিৰুদ্ধে যুঁজ দি ৰূপৰ পদক অৰ্জন কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হিচাপে নিযুক্তি দিয়া হৈছে। চৰকাৰৰ সৈতে সহমতত উপনীত হোৱাৰ পাছত CJPয়ে তেওঁলোকৰ আন্দোলন প্ৰত্যাহাৰ কৰিছে। কেন্দ্ৰীয় চৰকাৰে লোক পৰীক্ষা অসাধু পন্থা প্ৰতিৰোধ সংশোধনী বিধেয়ক 2026 কাইলৈ লোকসভাত উত্থাপন কৰিব। আৰু অনাহত সিঙে জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপৰ খিতাপ দখল কৰি ইতিহাস ৰচনা কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত 1035 কিলোহাৰ্টছত আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টছত নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান। প্ৰথমে শুভ্ৰা বৰুৱাৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল শুভ্ৰা বৰুৱাৰ কণ্ঠৰীতি গীত। গীতৰ কথা আছিল উৎপল দাসৰ। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰ জুবিন গাৰ্গৰ কণ্ঠৰীতি গীত। গীতৰ কথা হীৰেণ ভট্টাচাৰ্যৰ।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া কুমাৰ চানু, কবিতা কৃষ্ণমূৰ্তি, জিতুল সোণোৱাল আৰু জ্যোতিকা চৌধুৰীৰ কণ্ঠৰ এটি গীত।

সেয়া আছিল তৰুণ শৰ্মাৰ গীতৰ কথাৰে কুমাৰ চানু আৰু জ্যোতিকা চৌধুৰী কণ্ঠৰ এটি গীত। আধুনিক গীতৰ অনুষ্ঠানত এইবাৰৰ শিল্পী ছয়নিকা কলিতা। গীতৰ কথা আৰু সুৰ শিল্পীৰ নিজৰ।

আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰৰ শিল্পী জ্যোতিকা চৌধুৰী, গীতিকাৰ তৰুণ শৰ্মা।

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰীয়া প্ৰিন্সিপিয়া কোঁৱৰৰ কণ্ঠৰীতি গীতৰ কথা আৰু সুৰ সূৰ্য ভাগৱতীৰ।

ইমান পৰে কেইটিমান গীতেৰে আজিৰ আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ নিয়োগ বাতৰি। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ুপদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ। প্ৰাৰ্থী ফিজিক্স, মেথমেটিক্স আৰু ইংলিছ বিষয় লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰমেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্লমা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভকেচনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব। আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব। প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 26 জুলাই। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565 টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে। টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰমেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয় লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্লমা থকা হ'ব লাগিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব। টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238। আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITI চাৰ্টিফিকেট থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 29 জুলাই। ঠিকনাটি পুনৰ কৈছো, indianrailways.gov.in। নিয়োগ বাতৰি ইমানেই।

অহা 28 তাৰিখ মঙলবাৰে দিনৰ 12:30 বজাত প্ৰচাৰ হ'বলগীয়া ফোন ইন লাইভ আইডিঅ'ৰ বুলনিৰ বিষয় গৰ্ভাৱস্থাত স্বাস্থ্যৰ যতন। অনুষ্ঠানৰ অতিথি স্ত্ৰীৰোগ বিশেষজ্ঞ ডাঃ সপলা পাটোৱাৰী। শ্ৰোতাসকলে অনুষ্ঠান চলি থকা সময়ত আমাৰ অতিথিৰ সৈতে পোনপটীয়াকৈ ফোনযোগে কথা পাতিব পাৰিব। অনুষ্ঠানটি আগধৰিব ভাস্বতী কলিতাই।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 7:55 আঞ্চলিক বাতৰি, 8:00 সমাচাৰ প্ৰভাত, 8:15 মৰ্ণিং নিউজ, 8:30 নৰ্থ ইষ্ট নিউজ ইন ইংলিছ।

0: বিবিএছ আৰু বিডিএছ পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীত অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনকৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ বানত ক্ষতিগ্ৰস্তসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা কৰা হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে।
1: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেট গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
0: ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প ডিউটি ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণৰ অধীনত থকা অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। প্ৰহ্লাদ যোশী দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰী হ'ব। শ্ৰীযোশী বৰ্তমানৰ গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণ তথা নতুন আৰু নবীকৰণযোগ্য শক্তিমন্ত্ৰীৰ উপৰিও শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ কৰা হৈছে। ইপিনে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ পৰা ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিনৰ 11 বজাত আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব অনুষ্ঠানটোৰ 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি আকাশবাণীৰ ৱেবছাইট আৰু নিউজ অন এআইআৰ মোবাইল এপৰ জৰিয়তে শুনিবলৈ পোৱা যাব। প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগেও এই অনুষ্ঠান প্ৰচাৰ কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতে ইয়াৰ অসমীয়া ভাষান্তৰ প্ৰচাৰ কৰিব। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও শোচনীয় হৈ আছে। বানৰ কবলত পৰা জিলাকেইখনৰ কোনো কোনো অঞ্চলত পানী কমিবলৈ লৈছে যদিও 12খন জিলাৰ 856খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 7,51,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 14জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 6জন, চৰাইদেউত 7জন আৰু যোৰহাটত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 61 হৈছেগৈ। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত কালি খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে জিলাখনৰ বিভিন্ন পাইকাৰীৰ খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান চলোৱা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতি বহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত হোৱা ব্যক্তিৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। বানৰ সময়ত বিভিন্ন অঞ্চলত বিদ্যুৎ যোগান ব্যাহত হোৱাৰ ফলত মোবাইল ফোন চাৰ্জ কৰাৰ সমস্যা সমাধানৰ উদ্দেশ্যে শিৱসাগৰৰ যুৱ উদ্ভাৱক অভিজিৎ দুৱাৰে নিজৰ মটৰচাইকেলত সৌৰ ব্যৱস্থা সংযোগ কৰি চলন্ত চলাৰ মোবাইল চাৰ্জিং পইণ্ট নিৰ্মাণ কৰি
2: हस्बैंड जी ये राशन के 15,000 सब्जियों के 2,000
3: और लाइट बिल के
2: अब 0 रुपए कैसे दूं
3: ओहो भूल ही गई थी अब तो सोलर पैनल लग गए हैं ना तो जो 4,000 बचे हैं उससे शॉपिंग हो जाए
4: पक्का पीएम सूर्य घर मुफ्त बिजली योजना जुड़ने के लिए रजिस्टर करें pmsuryaghar.gov.in।
5: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত নিবেদন কৰিছো আধুনিক গীতৰ অনুষ্ঠান প্ৰথমে বিমলদেৱ মেধিৰ কণ্ঠৰ এটি গীত গীতিকাৰ পৰিণীতা গোস্বামী

আধুনিক গীতৰ অনুষ্ঠানত এইবাৰীয়া তৰালি শৰ্মাৰ কণ্ঠৰ এটি গীত, গীতিকাৰ অনুৰাধা শৰ্মা পূজাৰীৰ।

সেয়া আছিল অনুৰাধা শৰ্মা বুজৰীৰ গীতৰ কথাৰে তৰালী শৰ্মাৰ কণ্ঠত এটি গীত। আধুনিক গীতৰ অনুষ্ঠান শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ লতা মংগেশকাৰৰ কণ্ঠৰ এটি গীত।

আধুনিক গীতৰ অনুষ্ঠানটি ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া 9 বজাত পুৱাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটী পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত, বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 লৈ বৃদ্ধি, বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ, আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ, আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। ৰাজ্যৰ বান পৰিস্থিতি কিছু উন্নত হৈছে, অৱশ্যে এতিয়াও 10খন জিলাৰ 810খন গাঁও বানত বুৰ গৈ আছে। বানৰ ফলত উজনি অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত সৰ্বাধিক ক্ষতি হৈছে। এইবাৰৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুওৱাৰ বাতৰি পোৱা গৈছে। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65 হৈছেগৈ। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ সূত্ৰ অনুসৰি সাম্প্ৰতিক বানত 34,970 হেক্টৰৰো অধিক কৃষিভূমি প্লাৱিত হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে অসমৰ সাম্প্ৰতিক প্ৰলয়ংকাৰী বানত হোৱা ধনজনৰ ক্ষয় ক্ষতিৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি শ্ৰীমতী মুৰ্মুৱে এই দুৰ্যোগত ক্ষতিগ্ৰস্ত লোকসকলৰ সুৰক্ষাৰ বাবে প্ৰাৰ্থনা কৰাৰ লগতে উদ্ধাৰ আৰু সাহায্য অভিযানত জড়িত হৈ থকা প্ৰতিগৰাকী ব্যক্তিৰ কুশল কামনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে টেলিফোনযোগে কথা পাতে আৰু বানৰ ফলত হোৱা ক্ষয় ক্ষতি, উদ্ধাৰ অভিযান আৰু প্ৰত্যাহ্বানৰ বুজ লয়। কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে প্ৰভাৱিত পৰিয়ালসমূহলৈ সাহায্য আগবঢ়োৱাৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা ব্যৱস্থাৰ বিষয়ে শ্ৰীমোদীক অৱগত কৰে। প্ৰধানমন্ত্ৰীয়ে বানৰ ফলত ধনজন হেৰুওৱা লোকসকলৰ পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা ব্যক্ত কৰে আৰু প্ৰাকৃতিক সমস্যাটো সৰ্বাধিক অগ্ৰাধিকাৰ দিয়া হৈছে বুলি প্ৰকাশ কৰে। কেন্দ্ৰীয় চৰকাৰে সাহায্য, পুনৰ্বাসন আৰু পুনৰ নিৰ্মাণ প্ৰক্ৰিয়াত সৰ্বতোপ্ৰকাৰে সহায় কৰিব বুলিও তেওঁ আশ্বাস দিয়ে। বান প্ৰভাৱিত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, SDRF, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশুখাদ্য যোগানৰ ব্যৱস্থা কৰিছে। চৰকাৰে বান প্ৰভাৱিত এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে কাম কৰি আছে বুলি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। ক্ষতিগ্ৰস্ত এলেকাত বাহৰ পাতি থকা মন্ত্ৰীগৰাকীয়ে কালি কয় যে স্বাস্থ্য বিভাগে বানৰ কবলত পৰা এলেকাসমূহত ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰাৰ বাবে অহৰ্নিশে কাম কৰি আছে। মন্ত্ৰীগৰাকীয়ে কয় যে তেওঁ বান প্ৰভাৱিত এলেকাসমূহলৈ প্ৰেৰণৰ বাবে 10,000 কিলোগ্ৰাম ব্লিচিং পাউডাৰ আৰু 7,500 লিটাৰ ফেনাইলৰ ব্যৱস্থা কৰিছে। ৰাইজৰ আন প্ৰতিনিধিসকলেও সম্ভাৱ্য ৰোগৰ প্ৰাদুৰ্ভাৱ নিয়ন্ত্ৰণ কৰাৰ বাবে নিজাববীয়াকৈ চেষ্টা চলাই আছে বুলি তেওঁ উল্লেখ কৰে। প্ৰভাৱিত লোকসকলৰ বাবে সাহায্য সন্দৰ্ভত শ্ৰীমাৰ্ঘেৰিটাই কয় যে সাহায্য সামগ্ৰীৰ কোনোধৰণৰ নাটনি হোৱা নাই। চৰকাৰৰ উপৰি ভালেমান সংস্থাই প্ৰভাৱিত লোকসকললৈ সহায় আগবঢ়োৱাৰ বাবে আগবাঢ়ি আহিছে বুলি মন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে বৰ্তমান পানী শুকুৱাবলৈ লৈছে যদিও জনসাধাৰণৰ দুৰ্দশা কম হোৱা নাই আৰু চৰকাৰী সংস্থাসমূহে ঠাইতে গৈ ক্ষয় ক্ষতিৰ মূল্যায়ন কৰি আছে। তেওঁ কয় যে কাপোৰ, শিক্ষাৰ্থীৰ বাবে কিতাপ, আঁঠুৱা আদিৰ প্ৰয়োজন বাৰুকৈ অনুভৱ কৰা হৈছে। ইপিনে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াই কালি শিৱসাগৰৰ বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয়। শ্ৰীশইকীয়াই বানৰ ক্ষয় ক্ষতিৰ প্ৰতিবেদন কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে।
1: অত্যন্ত দুৰ্যোগপূৰ্ণ এটা মুহূৰ্ত বা সময় এইখিনি, গতিকে আমাৰ চৰকাৰে যিমানখিনি পাৰে সম্ভৱপৰ সকলো ব্যৱস্থা কৰিছে, কিন্তু ইমান ভয়াৱহ পৰিস্থিতি যে এতিয়ালৈকে আমি বহু অঞ্চলত যাবও পৰা নাই বা যাবৰ কাৰণে চেষ্টা কৰি আছো যদিও সফল হোৱা নাই। বহু মানুহ 40টাতকৈ অধিক আজি শিৱসাগৰতে ৰিলিফ কেম্প আছে, 4,00,000তকৈ অধিক লোক আজি ক্ষতিগ্ৰস্ত হৈছে। ঘৰচীয়া জীৱ জন্তু, পোহনীয়া জীৱ জন্তুৰ পৰা আৰম্ভ কৰি ঘৰ, খেতি পথাৰৰ পৰা আৰম্ভ কৰি বিভিন্ন আন্তঃগাঁথনি আজি ভাঙি থানবান হৈ গৈছে। গতিকে ইতিমধ্যে কেন্দ্ৰীয় প্ৰতিনিধি দল এটা আজি আহি ডিব্ৰুগড়ত উপস্থিত হৈছেহি।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আগষ্টৰ ভিতৰত বান প্ৰভাৱিতসকলৰ পুনৰ্বাসনৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব বুলি প্ৰকাশ কৰিছে। মন্ত্ৰীসভাৰ বৈঠকৰ পাছত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে বানৰ ফলত হোৱা ক্ষয় ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আন্তঃ মন্ত্ৰালয় পৰ্যায়ৰ এটা প্ৰতিনিধি দল ৰাজ্যত উপস্থিত হৈছে। ইয়াৰ উপৰি সকলো বিভাগৰ মন্ত্ৰীসকলক ক্ষয় ক্ষতিৰ মূল্যায়নৰ লগতে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণৰ দায়িত্ব অৰ্পণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। ডিব্ৰুগড় জিলা প্ৰশাসনে মানৱ সেৱা আৰু আন্তঃজিলা সহযোগিতাত অগ্ৰাধিকাৰ দি বানত ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলালৈ সাহায্য সামগ্ৰী যোগান ধৰিছে। জিলাখনে বৰ্তমানলৈকে 3,33,624 লিটাৰতকৈ অধিক খোৱাপানীৰ বটল, 1,95,852 অধিক বিস্কুটৰ পেকেট, 45,000 লোকৰ বাবে 7 দিনৰ উপযোগী পৰ্যাপ্ত সামগ্ৰী প্ৰেৰণ কৰিছে। ডিব্ৰুগড় জিলা প্ৰশাসনে শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ সাহায্য কাৰ্যসূচীৰ বাবে 96খন সামগ্ৰী কঢ়িওৱা বাহন আৰু 58খন ট্ৰাক প্ৰদান কৰিছে। তদুপৰি দুয়োখন জিলাত SDRFৰ কৰ্মীসহ উদ্ধাৰ অভিযানত সহায় হোৱাকৈ নাৱৰো যোগান ধৰা হৈছে। শোণিতপুৰ জিলা আয়ুক্তৰ কাৰ্যালয়ৰ পৰাও কালি শিৱসাগৰ জিলাৰ বান ক্ষতিগ্ৰস্ত লোকসকললৈ সাহায্য সামগ্ৰী প্ৰেৰণ কৰা হয়। জিলা আয়ুক্ত আনন্দ কুমাৰ দাসে ব্যক্তিগতভাৱে এই সামগ্ৰীসমূহৰ প্ৰেৰণৰ কাৰ্য তদাৰক কৰে। শিৱসাগৰ জিলা প্ৰশাসনৰ এগৰাকী কাৰ্যবাহী দণ্ডাধীশৰ নেতৃত্বত খাদ্য আৰু অসামৰিক যোগান তথা গ্ৰাহক পৰিক্ৰমা বিভাগৰ বিষয়াসকলে কালি জিলাখনৰ বিভিন্ন পাইকাৰী আৰু খুচুৰা বজাৰত আকস্মিক অভিযান চলায়। উল্লেখযোগ্য যে চলিত বান পৰিস্থিতিৰ সুযোগ গ্ৰহণ কৰি একাংশ অসাধু ব্যৱসায়ীয়ে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি কৰাৰ অভিযোগ লাভ কৰাৰ পাছতেই এই অভিযান আৰম্ভ কৰা হয়। জিলা প্ৰশাসনে চলিত বান পৰিস্থিতিৰ সুযোগ লৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য নীতিবহিৰ্ভূতভাৱে মজুত ৰখা আৰু আন কোনো অসাধু বাণিজ্যিক কাৰ্যকলাপত লিপ্ত নহবৰ বাবে পাইকাৰী আৰু খুচুৰা ব্যৱসায়ীসকলক আহ্বান জনাইছে। এনে কাৰ্যকলাপত জড়িত ব্যক্তিৰ বিৰুদ্ধে কঠোৰ আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলিও জিলা প্ৰশাসনে সকীয়াই দিছে। ৰাজ্যত নৱনিৰ্মিত প্ৰাগজ্যোতি চিকিৎসা মহাবিদ্যালয়ৰ আসন বৃদ্ধিৰ ফলত চলিত শিক্ষাবৰ্ষৰ পৰা মৰাণ, মটক, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ বাবে থকা আসনৰ সংখ্যা এখনকৈ বৃদ্ধি কৰা হৈছে। দিছপুৰৰ লোকসেৱা ভৱনত কালি অনুষ্ঠিত মন্ত্ৰীসভাৰ বৈঠকৰ অন্তত এখন সংবাদমেলত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰে। মন্ত্ৰীসভাই কালি অসম চিকিৎসা মহাবিদ্যালয় আৰু দন্ত চিকিৎসা মহাবিদ্যালয় প্ৰথম বৰ্ষৰ MBBS আৰু BDS পাঠ্যক্ৰমত নামভৰ্তি নিয়ন্ত্ৰণ অধিনিয়ম 2017ৰ সংশোধনীৰ অনুমোদন জনায়। এই সংশোধনৰ ফলত মৰাণ আৰু মটক সম্প্ৰদায়ৰ আসনৰ সংখ্যা 8ৰ পৰা 9খনলৈ, টাই আহোমৰ 10ৰ পৰা 11খন, চুতীয়াৰ 9ৰ পৰা 10খন আৰু কোচ ৰাজবংশী সম্প্ৰদায়ৰ আসনৰ সংখ্যা 13ৰ পৰা 14খন হয়। মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হোৱা বুলি উল্লেখ কৰি কয় যে পানী হ্ৰাস পোৱাৰ ফলত এতিয়া শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ অতি ভিতৰুৱা অঞ্চলসমূহলৈও সাহায্য সামগ্ৰী প্ৰেৰণ কৰিব পৰা যাব। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত এই জিলা দুখনৰ প্ৰভাৱিত লোকসকলৰ বাবে চৰকাৰে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।
2: শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে আমি এটা ফেমিলি কিট বনাইছো, দুজন দেউতাক মাক, দুজন ল'ৰা ছোৱালী, এই ধৰণে আমি এটা ফেমিলি কিট বনাই যাতে একেবাৰে ওজন কৰি কৰি বস্তু দি থাকিব নালাগে, মানুহখিনি বিপদত আছে, একেবাৰতে 8 কেজি চাউল, 2 কেজি দালি, 1 লিটাৰ মিঠাতেল, এই ধৰণে আমি এটা পেকেট কৰিছো আৰু আজিৰ পৰা তাত আমি ৰিলিফৰ ব্যৱস্থাটো অলপ পৰিৱৰ্তন কৰি কোনো মণ্ডল মহৰীয়া গৈ আকৌ জুখি জুখি থাকি দাগা পাল্লা দি যাতে বস্তু দি থাকিব নালাগে, প্ৰত্যেকটো পৰিয়াল বুলি আমি এটা পেকেট দি দিব পাৰোঁ। তিনিচুকীয়া, ডিব্ৰুগড়, নগাঁও, যোৰহাট আৰু গুৱাহাটীত এই পেকেটবোৰ আমি পেকেটিং কৰি আছো, যিহেতু শিৱসাগৰ বা চৰাইদেউত সম্ভৱ নহয়। আজিও কিছু পেকেজ গৈছে, অহাকালিও যাব। 3 দিনৰ ভিতৰত আমি আশা কৰো লুজ চাউল দালি দি আছে, অতিৰিক্তভাৱে ফেমিলি পেকেট এটা দিয়াৰ বাবে আমি আগবাঢ়ি গৈছো।
0: ৰাজ্যিক মন্ত্ৰীসভাই আত্মসহায়ক গোটৰ মহিলাই ব্যক্তিগত ঋণৰ বাবদ 10 লাখ টকা পৰ্যন্ত ষ্টাম্প শুল্ক ৰেহাই দিয়াৰ সিদ্ধান্তত অনুমোদন জনায়। ডঃ শৰ্মাই কয় যে অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ সদস্যসকলে জীৱিকা আৰু উদ্যোগৰ উদ্দেশ্যে নিৰ্ধাৰিত বাণিজ্যিক বেংক, আঞ্চলিক গ্ৰামীণ বেংক, সমবায় বেংক অথবা ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণাধীন অন্যান্য বিত্তীয় প্ৰতিষ্ঠানৰ পৰা 10 লাখ টকালৈকে লোৱা ঋণৰ ষ্টাম্প শুল্ক ৰেহাই দিয়া হ'ব। মন্ত্ৰীসভাই আয়ুৰ্বেদিক স্বাস্থ্য সেৱা বিধি 2026ত অনুমোদন জনায়। এই বিধিৰ জৰিয়তে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ অধীনত অসম আয়ুৰ্বেদিক স্বাস্থ্য সেৱাত নিয়োজিত চিকিৎসা বিষয়াসকলৰ নিয়োগ আৰু সেৱাৰ চৰ্তসমূহ নিয়ন্ত্ৰণ কৰা হ'ব। ডঃ শৰ্মাই অহা অক্টোবৰৰ পৰা 2027ৰ মাৰ্চলৈ মচুৰ দাইল আৰু চেনী ক্ৰয় কৰাৰ ব্যৱস্থাত অনুমোদন জনোৱাৰ কথাও উল্লেখ কৰে। তেওঁ কয় যে ইয়াৰ অধীনত ৰাষ্ট্ৰীয় কৃষি সমবায় বিপণন ফাউণ্ডেচন অব ইণ্ডিয়া লিমিটেডে বজাৰ মূল্যৰ ভিত্তিত নিবিদা আহান কৰি মচুৰ দাইল আৰু চেনী যোগানৰ মূল্য নিৰ্ধাৰণ কৰিব। মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে অহা 3 আগষ্টৰ পৰা অৰুণোদয় আঁচনি পুনৰ আৰম্ভ কৰা হ'ব বুলি প্ৰকাশ কৰে। এই আঁচনিখনৰ পৰিচালনাৰ বাবে প্ৰত্যেক সমষ্টিত এজনকৈ অৰুণোদয় সহায়ক নিয়োগ কৰা হ'ব বুলি ডঃ শৰ্মাই সংবাদমেলত উল্লেখ কৰে।
2: 3 তাৰিখৰ পৰা অৰুণোদয় আঁচনিখন নতুনকৈ আৰম্ভ কৰিম। এই আঁচনিখন দিছপুৰৰ পৰা পৰিচালনা হয়, ফিল্ডত আমাৰ কোনো এই আঁচনিখন পৰিচালনাৰ বাবে অফিচাৰ বা আমাৰ কোনো মানুহ নাছিল। এতিয়া আমি প্ৰত্যেক সমষ্টিতে 1জনকৈ অৰুণোদয় সহায়ক আমি নিযুক্তি করার বাবে সিদ্ধান্ত লৈছো। নামটো হয়তো সহায়ক নহয়, অরুণোদয় সারথি ধরনের হব, কিন্তু এতিয়া প্রত্যেক সমষ্টিরে ব্লক অফিসত নহলে এসডিসির অফিসত নহলে ডিসি অফিসত এজনকৈ অরুণোদয় সহায়ক বা অরুণোদয় সারথি বহি থাকিব। অরুণোদয় রিলেটেড সমস্যাবিলাক তেওঁলোকে লবও পারিব আৰু সমাধান করার বাবে চেষ্টাও কৰিব পাৰিব।
0: প্রহ্লাদ যোশী দেশের পরবর্তী শিক্ষামন্ত্রী হব। শ্রীযোশীক বর্তমানের গ্রাহক পরিক্রমা, খাদ্য আর রাজহা বিতরণ তথা নতুন আর নবীকরণযোগ্য শক্তি মন্ত্রীর উপরও শিক্ষামন্ত্রীর অতিরিক্ত দায়িত্ব অর্পণ করা হয়েছে। ইপিনে রাষ্ট্রপতি শ্রীমতী দ্রৌপদী মুর্মুয়ে কেন্দ্রীয় মন্ত্রী পরিষদের ধর্মেন্দ্র প্রধানের পদত্যাগ পত্র গ্রহণ করেছে। প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আজি দিনের 11 বজাত আকাশবাণীর মন কি বাত অনুষ্ঠানের জড়িয়ে দেশ বিদেশের জনসাধারণের আগত মনের ভাব ব্যক্ত করব। এয়া হব অনুষ্ঠানটির 136 সংখ্যক খণ্ড। এই অনুষ্ঠান আকাশবাণী আর দূরদর্শনের আটাইবোৰ নেটওয়ার্কের উপরি আকাশবাণীর ওয়েবসাইট আর নিউজ অন এআইআর মোবাইল এপর জড়িয়ে শুনবলে পাওয়া যাব। প্রধানমন্ত্রীর কার্যালয়, তথ্য আর সম্প্রচার মন্ত্রালয়, আকাশবাণী আর দূরদর্শনের ইউটিউব চ্যানেল যোগেও এই অনুষ্ঠান প্রচার করা হব। আকাশবাণী অনুষ্ঠানটি প্রচার হওয়ার ঠিক পাছতে ইয়ার অসমীয়া ভাষান্তর প্রচার করব। শীর্ষ বাছনিপ্রাপ্ত অনাহত সিঙে কানাডাত অনুষ্ঠিত জুনিয়র বিশ্ব স্কোয়াশ চ্যাম্পিয়নশিপর খিতাব দখল করে ইতিহাস রচনা করেছে। অনাহতে কালি সোয়ালির সিঙ্গলসর ফাইনেলত ইজিপ্তর রুকেইয়া সালেমক 11-3, 11-7, 11-9 পুনপটিয়া গেমত পরাভূত করে। এই জয়ের সুবাদত অনাহত জুনিয়র বিশ্ব স্কোয়াশ চ্যাম্পিয়নশিপর খিতাব দখল করা দেশের প্রথমগী স্কোয়াশ খেলোয়াড় হিসাবে পরিগণিত হয়। এতিয়া আহক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি চকু ফুৰা অৰূপ কুমাৰ শৰ্মাৰ সৈতে।
3: ৰাজ্যৰ বান পৰিস্থিতি, কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, চিজেপিৰ আন্দোলন প্ৰত্যাহাৰ, কেন্দ্ৰীয় খাদ্যমন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণ আদি বা বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠা অধিকাৰ কৰিছে।

0: মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ শিৰোনামে চিজেপিৰ প্ৰতিবাদ পৰিপ্ৰেক্ষিতত কেন্দ্ৰীয় শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰাৰ বাতৰি অসমীয়া প্ৰতিদিন কাকতে প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতে ৰাজ্যৰ কৰা বিভিন্ন সিদ্ধান্তৰ বাতৰি প্ৰথম পৃষ্ঠাত স্থান দিছে। একেটা বাতৰি আমাৰ অসম কাকতে তিনি প্ৰজন্মৰ অসমীয়াৰ বাবে শিক্ষা ক্ষেত্ৰত বিশেষ সুবিধা শিৰোনামেৰে প্ৰকাশ কৰিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি গুৱাহাটীত আয়োজিত কৃষি আন্তঃগাঁথনি পুঁজিৰ ৰাজ্যিক পৰ্যায়ৰ কৰ্মশালাত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি হিচাপে 2050 কোটি টকা আবণ্টন দিয়া হৈছে বুলি কৰা মন্তব্য সন্দৰ্ভত অসমলৈ কৃষি আন্তঃগাঁথনিৰ পুঁজি 2050 কোটি পুনৰ আহিব 4000 কোটি শিৰোনামেৰে অসমীয়া খবৰ কাকতে প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত মন্ত্ৰী প্ৰহ্লাদ যোশীক শিক্ষা দপ্তৰৰ অতিৰিক্ত দায়িত্ব অৰ্পণৰ বাতৰিক গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছত চিজেপিয়ে 36 দিনীয়া আন্দোলন প্ৰত্যাহাৰ কৰাৰ বাতৰি দি আছাম ট্ৰিবিউন কাকতে চিজেপি কলছ অফ স্থিৰ আথাৰ প্ৰধান কুইজ গভমেণ্ট একচেপ্টচ কি ডিমাণ্ড শিৰোনামেৰে মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ আৰু চিজেপিৰ আন্দোলন প্ৰত্যাহাৰৰ দুটা বাতৰি বক্স বাতৰি হিচাপে প্ৰকাশ কৰিছে। আহক এতিয়া বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
1: ধন্যবাদ অৰূপ কুমাৰ শৰ্মা। ডিব্ৰুগড়ৰ কদমনি নিবাসী অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাণীকান্ত গগৈৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ডিব্ৰুগড় জিলা শাখাৰ প্ৰাক্তন সভাপতি বাণীকান্ত গগৈ জিলাখনৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ঘাইকৈ ডাৱৰীয়া হৈ থকাৰ লগতে বিজুলী ঢেৰেকনিৰে 2000 বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 36 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 27 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অসম, মেঘালয়, অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মিজোৰাম, ত্ৰিপুৰা আৰু মণিপুৰৰ ঠাই বিশেষে মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত। বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 65লৈ বৃদ্ধি। বানত সৰ্বাধিক ক্ষতিগ্ৰস্ত শিৱসাগৰ আৰু চৰাইদেউ জিলাৰ বাবে ফেমিলি কিট বিতৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীক দেশৰ পৰৱৰ্তী শিক্ষামন্ত্ৰীৰ অতিৰিক্ত দায়িত্ব অৰ্পণ। আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশ বিদেশৰ জনসাধাৰণৰ আগত মনৰ ভাৱ প্ৰকাশ। আৰু কানাডাত অনুষ্ঠিত জুনিয়ৰ বিশ্ব স্কোৱাশ চেম্পিয়নশ্বিপত অনাহত সিঙৰ খিতাপ দখল কৰি ইতিহাস ৰচনা। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 12:05 শুনিবলৈ পাব।

মিডিয়াম ৱেভৰ 289.9 মিটাৰ 1035 কিলোহাৰ্জ, ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ।

অনুষ্ঠানত এইবাৰীয়া ৰদৰ চিঠি ছবিত অংগৰাগৰ কণ্ঠৰ এটি গীত, গীতিকাৰ হীৰেণ ভট্টাচাৰ্য্য়।

রূপালী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীর প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ লতা মঙ্গেশকৰৰ কণ্ঠত মাসুম ছবিৰ এটি গীত।

চিনেমাৰ গীতৰ অনুষ্ঠান ৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ অলকা য়াগ্নিক আৰু অৰিজিত সিঙৰ কণ্ঠত তামাশা ছবিৰ এটি গীত।

ৰূপানী ঢৌ অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। অনুষ্ঠানত এইবাৰ অংগীকাৰ ছবিত অঞ্জু দেৱীৰ কণ্ঠৰ এটি গীত।

চিনেমা গীতৰ অনুষ্ঠান অৰূপালী ঢৌ শুনি আছে আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতি খুৰৰ পৰা। অনুষ্ঠানত এইবাৰীয়া জুবিন গাৰ্গৰ কণ্ঠৰ এটি গীত ছবি ৰত্নাকৰ।

সেয়া আছিল ৰত্নাকৰ ছবিত জুবিন গাৰ্গ আৰু গায়ত্ৰী হাজৰিকাৰ কণ্ঠৰীতি গীত। চিনেমা গীতৰ অনুষ্ঠান ৰূপালী ঢৌ ইমানতে অন্ত পৰিল। এতিয়া সময় 9:45 গৈছে। ইয়াৰ লগে লগে আমাৰ আজিৰ প্ৰথম অধিৱেশনৰ অন্ত পৰিল। দ্বিতীয় অধিৱেশন মুকলি কৰা হ'ব দিনৰ 10:55। আপোনালোকৰ দিনটো শুভ আৰু মংগলময় হওক। নমস্কাৰ।

0: साथियों, मुझे विश्वास है इसे सुनकर आपके मन को बहुत अच्छा लगा होगा। मुझे देव वर्मा जी पर बहुत गर्व है। पारंपरिक संगीत को लोकप्रिय बनाने का उनका प्रयास बहुत ही सराहनीय है। मेरा आग्रह है कि आप भी अपने आसपास के पारंपरिक वाद्य यंत्र की जानकारी सोशल मीडिया पर जरूर शेयर करें। आपकी यह कोशिश दूसरों को भी पारंपरिक भारतीय संगीत से जरूर जोड़ेगी। मेरे प्यारे देशवासियों, कल 27 जुलाई को भारत रत्न डॉक्टर एपीजे अब्दुल कलाम जी की पुण्यतिथि है। डॉक्टर कलाम के व्यक्तित्व में कई प्रेरक रूप थे, लेकिन उनके हृदय के सबसे करीब एक शिक्षक की भूमिका थी। वे बच्चों और युवाओं को बड़े सपने देखने के लिए प्रेरित करते थे। संयोग से इसी हफ्ते हम गुरु पूर्णिमा का पावन पर्व मनाएंगे। हमारे माता पिता हमारे पहले गुरु होते हैं। स्कूल के शिक्षक हमें अक्षर ज्ञान देते हैं। गुरु पूर्णिमा ऐसे सभी गुरुओं के प्रति कृतज्ञता जताने का अवसर है। मैं देश के सभी शिक्षकों और गुरुजनों को श्रद्धापूर्वक प्रणाम करता हूं। साथियों, कुछ ही सप्ताह बाद हम अपनी स्वतंत्रता का महापर्व भी मनाएंगे। 15 अगस्त हर भारतीय के लिए गर्व का दिन है। ये उन असंख्य वीरों को याद करने का दिन है जिन्होंने भारत माता की स्वतंत्रता के लिए अपना सब कुछ समर्पित कर दिया। उनके त्याग और तपस्या की वजह से आज हमारे हाथ में तिरंगा है। इस तिरंगे में हमारे संविधान के आदर्श हैं। साथियों, पिछले कुछ वर्षों में हर घर तिरंगा अभियान ने पूरे देश को एक अद्भुत भावना से जोड़ा है। हर घर हर गली में तिरंगे का उत्सव दिखाई देता है। इस वर्ष भी हमें हर घर तिरंगा अभियान को पूरे उत्साह के साथ आगे बढ़ाना है। अपने घर पर पूरे सम्मान के साथ तिरंगा फहराना है। साथियों, हर वर्ष 15 अगस्त से पहले आप मुझे बहुत से विचार और सुझाव भेजते हैं। इस वर्ष भी आप अपने विचार MyGov पर जरूर साझा कीजिए। मुझे आपके सुझावों का इंतजार है। साथियों, मन की बात में आज इतना ही। अगले महीने हम फिर मिलेंगे। देशवासियों की अनेक नई उपलब्धियां और प्रेरक प्रयासों के साथ, तब तक के लिए मुझे अनुमति दीजिए। बहुत बहुत धन्यवाद। नमस्कार।
1: मन की बात आकाशवाणी के माध्यम से माननीय प्रधानमंत्री श्री नरेंद्र मोदी अपने मन की बातें साझा कर रहे थे। हम आपको बता दें कि माननीय प्रधानमंत्री के इस प्रसारण के बाद मन की बात के क्षेत्रीय भाषा में अनुवाद का प्रसारण आकाशवाणी और दूरदर्शन के संबद्ध प्रादेशिक केंद्रों से तथा संस्कृत भाषा में अनुवाद का प्रसारण आकाशवाणी दिल्ली के इंद्रप्रस्थ चैनल मीडियम वेव 366.3 मीटर अर्थात 819 किलोहर्ट्ज और FM गोल्ड 100.1 मेगाहर्ट्ज पर अभी किया जाएगा। मन की बात के क्षेत्रीय भाषाओं का पुनः प्रसारण आज रात 8 बजे आकाशवाणी के संबद्ध प्रादेशिक केंद्रों से और अंग्रेजी अनुवाद का प्रसारण FM रेनबो 102.6 मेगाहर्ट्ज पर किया जाएगा।
2: क्या आप परेशानियों से घिरे हैं? मन भारी है और कोई रास्ता नजर नहीं आ रहा? याद रखें, समाधान आपके पास है। टेलीमानस के निशुल्क नंबर 14416 पर कॉल करें। कहीं से भी कभी भी 24 घंटे यह सुविधा उपलब्ध है। यहाँ आपकी बात सुनी जाती है, समझी जाती है और आपको सही दिशा दी जाती है। आप अकेले नहीं है, मदद बस एक कॉल दूर है।
1: ये कार्यक्रम आकाशवाणी के दिल्ली केंद्र से प्रसारित किया गया।
3: মন কি বাত শুনিলে এতিয়া শুনক মন কি বাতৰ অসমীয়া ভাষান্তৰ। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
4: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি 26 জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল। কিন্তু তেওঁলোকৰ মনোবল, সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকি ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলো, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল। ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছপৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, ওড়িশাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক, আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। PV সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়, লর্ডস ষ্টেডিয়ামৰ সুদীর্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্নাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰ কন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম ওৱানৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলো। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াড পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়। এই মাহতে ফিজিক্স, কেমিষ্ট্ৰী, বায়লজী আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5 প্ৰতিযোগীয়েই স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা এটা দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰী অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়লজী অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2 সোণৰ আৰু 4 ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2 কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4 সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছোঁ। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছোঁ। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছোঁ, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয় তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছো। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো এঘণ্টা সময়ৰ ভিতৰত 3,00,000তকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়। উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ। মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গীৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে হৰ্ণবিল চৰাইয়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গীৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতি সাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰ সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসবৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। POPৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছো যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইছৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰটোক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয়, ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ উৎসৱ উদযাপন কৰোঁ। আমাৰ এই শিপিনীসকলে বংশানুক্ৰমে চলি অহা পৰম্পৰাক চলমান কৰি ৰাখিছে। বন্ধুসকল, হাতেৰে নিৰ্মিত পোছাক পৰিধানে কোনো নহয় কোনো ক্ষেত্ৰ, সম্প্ৰদায় আৰু ইয়াৰ সৈতে জড়িত অগণন লোকৰ কাহিনী ব্যক্ত কৰে। এইসকল লোকে গৰ্বেৰে সৈতে ভাৰতৰ সংস্কৃতিক, ঐতিহ্যক আমাৰ পোছাক পৰিধানৰ সৈতে জড়িত কৰে। মই অনুৰোধ কৰিছো যে আমি যেন এই হস্তকলাক উৎসাহিত কৰোঁ আৰু আমাৰ শিপিনীসকলক সন্মান জনাওঁ। আহক আমি ভোকেল ফৰ লোকেলৰ ধাৰণাক আৰু শক্তিশালী কৰি তোলোঁ। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুং প্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি স্বৰদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত ছুং প্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছো। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছো যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছোঁ।

0: বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱ উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসী বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে 15 আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো মাই গভত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: শ্ৰোতাসকলে ইমান পৰে মন কী বাতৰ অসমীয়া ভাষান্তৰ শুনিলে। এই ভাষান্তৰ অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে। মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিবলৈ পাব আজি নিশা 8 বজাত।
2: এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ।
3: আলাপ অনুরাগ আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: জীৱনৰ খলাবমাক মসৃণ কৰি নিজৰ লগতে দহজনকো অনুপ্ৰাণিত কৰা সফল দম্পতীৰ কাহিনীৰে
1: জীৱন আলীৰ যুগলবন্দী।
0: মাহৰ প্ৰথমটো দেওবাৰে নিশা 9:30 বজাত সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা সীমান্ত বাৰ্মাৰ।

0: আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যালানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।
1: বিবিধ ভাৰতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ ল'বলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

নমস্কাৰ, সমূহ শ্ৰোতাকে প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই আৰম্ভ কৰিবলৈ লৈছো যুৱক যুৱতীৰ বাবে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেন্সিৰ 1026 কিলোহাৰ্জত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ এমুঠি আকৰ্ষণীয় অনুষ্ঠানৰ সৈতে ষ্টুডিঅ'ত উপস্থিত আছো মই শাশ্বতী তালুকদাৰ আৰু মোৰ সৈতে আছে ডেইজি গগৈ।

ডক্টৰ এপিজে আব্দুল কালামে কৈছিল, মানুহে নিজৰ ভৱিষ্যত পৰিৱৰ্তন কৰিব নোৱাৰে, কিন্তু অভ্যাস পৰিৱৰ্তন কৰিব পাৰে। অভ্যাসেই মানুহৰ ভৱিষ্যত পৰিৱৰ্তন কৰি দিয়ে। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ অনুষ্ঠানসূচী আৰম্ভ কৰাৰ আগতে আহকচোন জানি লওঁ কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ আজিৰ যুৱবাণী। আজি খন্তেক পাছতে অৰ্থাৎ 5:15 শুনিবলৈ পাব গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে কণ্ঠশিল্পী মঞ্জস্না মহন্তৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীতেৰে। 5:55 শুনিবলৈ পাব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 নিবেদন কৰা হ'ব গীতেৰে কথাৰে অনুষ্ঠানটি, আৰু এই অনুষ্ঠানৰে দ্বিতীয়টি অংশ নিবেদন কৰা হ'ব 6:30। 7:20 শুনিবলৈ পাব হিপ হিপ হুৰে অনুষ্ঠানটি। আৰু শ্ৰোতাসকল, এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ আজিৰ যুৱবাণী।

প্ৰিয় শ্ৰোতা, এইখিনিতে জানোচোন আহক কি কি অনুষ্ঠানেৰে সজোৱা হৈছে আমাৰ কাইলৈৰ যুৱবাণী। কাইলৈও 5:10 মুকলি কৰা হ'ব যুৱবাণী। গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন শুনিবলৈ পাব 5:15। 5:55 প্ৰচাৰ কৰা হ'ব নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। 6:10 আগবঢ়োৱা হ'ব এটি অসমীয়া কথিকা। আৰু 6:30 আগবঢ়োৱা হ'ব দৰিণা মহন্তৰ কণ্ঠৰ বৰগীত। সন্ধিয়া 7:20 শুনিবলৈ পাব একক ছবিৰ গীতৰ অনুষ্ঠানটি। আৰু যুৱ সাহিত্যৰ অনুষ্ঠানটি নিবেদন কৰা হ'ব সন্ধিয়া 7:45। আৰু এই অনুষ্ঠানেৰে সামৰা হ'ব আমাৰ কাইলৈৰ যুৱবাণী।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। আজিৰ মনোৰঞ্জন সজোৱা হৈছে বিশিষ্ট কণ্ঠশিল্পী মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ কেইটিমান সুমধুৰ গীতেৰে। প্ৰিয় শ্ৰোতা, পুনতেই শুনোচোন আহক ৰুদ্ৰ বৰুৱাৰ কথাৰে আৰু মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এই দুটি গীত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। শ্ৰোতাসকলে মনোৰঞ্জন শুনি আছে মিডিয়াম এফৰ 99.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। ষ্টুডিঅ'ৰ মজিয়াতে উপস্থিত আছো মই তেজি গগৈ আৰু মোৰ সৈতে আছে শাশ্বতী তালুকদাৰ। প্ৰিয় শ্ৰোতা, মনোৰঞ্জনত পুনৰবাৰ শুনাবলৈ লৈছো কণ্ঠশিল্পী মনজ্যোৎস্না।

প্ৰস্তুতা শুনি আছে গীতৰ নিয়মীয়া অনুষ্ঠান মনোৰঞ্জন। মনোৰঞ্জনৰ শেষত পুনৰ শুনাবলৈ লৈছো কণ্ঠশিল্পী মনজ্যোৎস্না মহন্তৰ কণ্ঠৰ এই দুটি সুমধুৰ গীত।

ইমান পৰে শ্ৰোতাসকলে গীতৰ নিয়মীয় অনুষ্ঠান মনোৰঞ্জন শুনিলে। প্ৰিয় শ্ৰোতা, এতিয়া নিবেদন কৰিছো নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান। ভাৰতীয় বায়ুসেনা বাহিনীত অগ্নিবীৰ বায়ু পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। নিযুক্তিৰ ম্যাদ 4 বছৰ।

প্ৰাৰ্থী ফিজিক্স, মেথেমেটিক্স আৰু ইংলিছ বিষয়লৈ বিজ্ঞান শাখাত কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব অথবা মেকানিকেল, ইলেক্ট্ৰিকেল, অটোমোবাইল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি বা ইনফৰ্মেশ্যন টেকনলজি শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব নাইবা 2 বছৰীয়া পাঠ্যক্ৰমৰ ভোকেশ্যনেল পাঠ্যক্ৰম সম্পূৰ্ণ কৰা হ'ব লাগিব আন শাখাৰ প্ৰাৰ্থী কমেও 50% নম্বৰ পাই উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা হ'ব লাগিব প্ৰাৰ্থী 2005 চনৰ 1 জুলাইৰ পৰা 2010 চনৰ 1 জানুৱাৰীৰ ভিতৰত জন্মগ্ৰহণ কৰা হ'ব লাগিব বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in আবেদনৰ শেষ তাৰিখ 26 জুলাই ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 6,565টা টেকনিচিয়ান পদৰ বাবে আবেদন বিচাৰিছে টেকনিচিয়ান গ্ৰেড 1 ছিগনেল পদৰ সংখ্যা 323 আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 29,200 টকা লগত অন্যান্য বানচ থাকিব প্ৰাৰ্থী ফিজিক্স, ইলেক্ট্ৰনিক্ছ, কম্পিউটাৰ ছায়েন্স, ইনফৰ্মেশ্যন টেকনলজি বা ইনষ্ট্ৰুমেণ্টেশ্যন বিষয়লৈ BSc ডিগ্ৰী থকা হ'ব লাগিব নাইবা ইয়াৰ যিকোনো শাখাত BE বা ইঞ্জিনিয়াৰিং ডিপ্ল'মা থকা হ'ব লাগিব প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 33 বছৰৰ ভিতৰত হ'ব লাগিব টেকনিচিয়ান গ্ৰেড 3 পদৰ সংখ্যা 6,238 আৰম্ভণিতে দৰমহাৰ নিৰিখ মাহে 19,900 টকা আৰু লগত অন্যান্য বানচ থাকিব বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱা আৰু ITR চাৰ্টিফিকেট থকা হ'ব লাগিব বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in আবেদনৰ শেষ তাৰিখ 29 জুলাই নিয়োগ প্ৰত্যাশী যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান শিক্ষণ প্ৰশিক্ষণ সংস্থান ইমানেই।

0: নমস্কাৰ। গীতেৰে কথাৰে অনুষ্ঠানটিৰ বাবে আমি এইবাৰ ওচৰ চাপিছোঁ অন্য এগৰাকী শ্ৰোতাৰ। প্ৰথমে তেওঁৰ পৰা জানিব বিচাৰিম তেওঁৰ পৰিচয়টো। যদিও তেওঁ কিছু ব্যস্ত যেন দেখিছোঁ, তথাপি তেওঁ আমাক কিছু সময় দিব বিচাৰিছে। আমি প্ৰথমে তেওঁৰ পৰিচয়টো জনোৱা হওক।
1: নমস্কাৰ, মোৰ নাম ৰঞ্জিত দাস। মই বৰ্তমান এখন ছবি এখন চাই ওলাই আহিছোঁ। জাষ্ট খৰখেদা বুলি ক'লে সেইটোৱে, যে এতিয়া নিজৰ কিছু কাম আছে, ওলাই যাবলৈ ওলাইছোঁ।
0: আপুনি যিহেতু ছবিৰ কথা ক'লে, ছবি চাই ওলাই আহিছে, আপোনাৰ শৈশৱত নিশ্চয় চিনেমা হলত ছবি চোৱা বা এনেকুৱা কিবা অভিজ্ঞতা আছে বা অনুভৱ আছে, এই বিষয়ে অকণমান আমাৰ শ্ৰোতাসকলক জনাওকচোন।
1: প্ৰথমতে কওঁ যে আকাশবাণী গুৱাহাটী বুলি কোৱাৰ কাৰণে মই আচলতে ইয়াত ৰৈ দিলোঁ। আকাশবাণী গুৱাহাটী নিজেই মোৰ শৈশৱৰ এটা স্মৃতি। আৰু চিনেমাৰ কথা সুধিছে, যিহেতু সৰুতে শৈশৱত বৰ বেছি চিনেমা চোৱাৰ সুবিধা পোৱা নাছিলোঁ, তথাপিও এখন মোৰ মনত আছে, ৰাজ

0: অনুষ্ঠানত আমি এইবাৰ জানিব বিচাৰিছো অন্য এগৰাকী শ্ৰোতাৰ মনৰ অনুভৱ। গীতিয়া কথাৰে অনুষ্ঠানটোলৈ আপোনাক আদৰণি জনাইছোঁ। প্ৰথমে আপুনি আপোনাৰ পৰিচয়টো জনাব।
1: নমস্কাৰ, মোৰ নাম নৱ বৰুৱা, মোৰ ঘৰ দৰঙৰ মাহৰিপাৰাত।
0: আমি এই গীতিয়া কথাৰে অনুষ্ঠানটিৰ জৰিয়তে শ্ৰোতাৰ মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰোঁ আৰু শ্ৰোতাৰ ভাল লগা এটি গীত আমি এই অনুষ্ঠানৰ জৰিয়তে বজাই শুনাওঁ। আপুনি কৰ্মৰ খাতিৰত নিজৰ গাঁওখনেৰে এই মহানগৰীলৈ আহিছে, কওকচোন আপোনাৰ সেই গাঁওখনক লৈ এতিয়াও কেনে অনুভৱ?
1: মোৰ সেই নতুন গাঁওখনলৈ বহুত মনত পৰে আৰু তাৰ যিটো পৰিৱেশ, সেউজীয়া পৰিৱেশ, সেই পৰিৱেশে মোক বাৰুকৈয়ে ৰিঙিয়াই মাতে। এতিয়াও সময় সুবিধা পালে তালৈ যাব মোৰ মন যায় আৰু তাৰ গাঁৱৰ লগৰ পৰিয়ালৰ লগত ফুৰিবলৈ মন যায়।
0: ধন্যবাদ। আমাৰ এই অনুষ্ঠানৰ জৰিয়তে যিহেতু শ্ৰোতাৰ পচন্দৰ গীত এটি বজাই শুনাবলৈ চেষ্টা কৰোঁ, আপুনি কওকচোন আমাৰ এই অনুষ্ঠানৰ জৰিয়তে আজি কোনটো গীত শুনিবলৈ ভাল পাব?
1: জুবিন গাৰ্গৰ যিকোনো গান এটা বজাই দিলে ভাল।

ইমানপৰে শ্ৰোতাসকলে গীতেৰে কথাৰে অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটিৰ আগ ধৰিলে দিব্যজ্যোতি কলিতাই।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়েই টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166944।

0: অগ্নিযুগৰ গান।
1: অগ্নিযুগৰ পিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নিযুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত।
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নিযুগৰ গান।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত পৰ্যালোচনা। বান ক্ষতিগ্ৰস্ত অঞ্চলৰ জনসাধাৰণৰ সুবিধাৰ বাবে পৰ্যাপ্ত ঔষধ মজুত ৰখা হৈছে বুলি স্বাস্থ্যমন্ত্ৰী প্ৰকাশ। কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশজুৰি বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা তৰ্পণ। মন কী বাতত প্ৰধানমন্ত্ৰীৰ সাহসী জোৱানসকললৈ শ্ৰদ্ধা নিবেদন। আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱে জয়ৰ বাবে ভাৰতৰ 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ। নমস্কাৰ, বাতৰিৰ সৈতে মই জুলি শৰ্মা বৰুৱা। এতিয়া শুনক বিতং বাতৰি। ৰাজ্যৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 500+ গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যৰ 10 জিলাৰ সৰ্বমুঠ 810 গাঁও বানত বুৰ গৈ আছে। এইবাৰৰ বানত 6,54,000 অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4 লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰ 3 আৰু চৰাইদেউত 1 লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যত এইবাৰৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যৰ বান পৰিস্থিতি বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। ৰাজ্যৰ অভূতপূৰ্ব বান পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকতো আলোচনা হৈছে বুলি তেওঁ উল্লেখ কৰে। প্ৰধানমন্ত্ৰীৰ নিৰ্দেশমৰ্মে ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা আন্তঃ মন্ত্ৰালয়ৰ দল ৰাজ্যত উপস্থিত হৈ ক্ষতিগ্ৰস্ত জিলাসমূহৰ দ্ৰুতগতিত পৰিস্থিতি মূল্যায়ন আৰম্ভ কৰিছে বুলি শ্ৰীসোণোৱালে জানিবলৈ দিছে।
1: অলপতে হোৱা কেবিনেট বৈঠকতো মাননীয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ কাৰ্যালয়ৰ পৰা প্ৰেৰণ কৰা, অসম চৰকাৰৰ তৰফৰ প্ৰেৰণ কৰা প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি ময়ো এই বিষয়টো কেন্দ্ৰীয় কেবিনেটত বিতংভাৱে উল্লেখ কৰিলো। মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিলে যে ইণ্টাৰ মিনিষ্ট্ৰিয়েল আমাৰ উচ্চস্তৰীয় এটা প্ৰতিনিধি দল ক্ষতিগ্ৰস্ত অঞ্চল ভ্ৰমণ কৰিব লাগিব আৰু ৰাজ্য চৰকাৰৰ সৈতে কথা বতৰা পাতি ক্ষয় ক্ষতিৰ বুজ লৈ প্ৰতিবেদন প্ৰস্তুত কৰি আগন্তুক দিনত কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা অসম চৰকাৰক আগবঢ়াব লগা সকলো সাহায্য বা সকলো সহযোগিতা সম্ভৱ কৰি তুলিব লাগিব।
0: কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই বান প্ৰভাৱিত এলেকাসমূহৰ ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধ কৰিবলৈ চৰকাৰে কাম কৰি আছে বুলি জানিবলৈ দিয়ে। স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে আজি চৰাইদেউ জিলাৰ মাহমৰাৰ 1 প্ৰশাসনী হাবি প্ৰাথমিক বিদ্যালয়ত স্থাপিত বান শিবিৰ পৰিদৰ্শন কৰে। তেওঁ শিবিৰত থকা ক্ষতিগ্ৰস্ত লোকসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ অভাৱ অভিযোগৰ বুজ লয়। উল্লেখযোগ্য যে এই শিবিৰটোত 303 লোকে আশ্ৰয় লৈ আছে। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে শিৱসাগৰ জিলাৰ লক্ষ্মীনগৰ বিদ্যালয় স্থাপন কৰা আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰি লোকসকলৰ অৱস্থাৰ বুজ লয়।
2: হেলথ কেম্পবোৰত যোৱা হ'ল আৰু বানত আক্ৰান্ত হোৱা গাঁৱতো যোৱা হ'ল। স্বাস্থ্য বিভাগে তৎপৰতাৰে মানুহৰ কাষ চাপিছে আৰু য'ত চেকআপ কৰিব লাগে, ঔষধ দিব লাগে, ঔষধো পৰ্যাপ্ত মাত্ৰাত উপলব্ধ আছে। এই জিলাবোৰ য'ত বানপানীৰ সমস্যা হৈ উঠিছে, তাত প্ৰত্যেক ধৰণৰ স্বাস্থ্যজনিত সুবিধা দিয়াৰ বাবে চৰকাৰ সংকল্পবদ্ধ আছে আৰু আমাৰ ডক্টৰ, পেৰামেডিকেল, ANM, GNM সকলোৱে প্ৰয়োজন সাপেক্ষে নিজৰ সেৱা আগবঢ়াই আছে। আমাৰ 3 মন্ত্ৰী ইতিমধ্যে এই জিলাত কেম্প কৰি আছে। মই আজি আহিছোঁ, 2 দিনতে কৃষিমন্ত্ৰী ডাঙৰীয়াও আহিব আৰু এই অঞ্চলবাসী ৰাইজক কেনেকে সকাহ দিব পাৰি আৰু কেনেকে পুনৰ সংস্থাপন কৰিব পাৰি, অকল পৰিয়াল আৰু ব্যক্তিৰ নহয় আন্তঃগাঁথনিৰো কেনেকে পুনৰ সংস্থাপন হ'ব পাৰে, তাৰ বাবে আমি সকলো ধৰণৰ চেষ্টা আগবঢ়াম আৰু দেখোঁতে দেখোঁতে শিৱসাগৰ, চৰাইদেউ এই বিভিন্ন জিলা আকৌ জীৱন্ত হৈ উঠিব।
0: যোৰহাট জিলাৰ মৰিয়নীৰ হেমলাই পঞ্চায়তৰ পৰা আজি বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত পৰিৱেশ স্বচ্ছতা আৰু অনাময় অভিযান শুভাৰম্ভ কৰা হয়। জিলাখনৰ বানৰ কবলত পৰা পশুপালকসকলৰ পশুধনসমূহ সংক্ৰামক ৰোগৰ পৰা সুৰক্ষিত কৰাৰ উদ্দেশ্যৰে পশুপালন আৰু পশু চিকিৎসা বিভাগে টিয়ক বিধানসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া পশু চিকিৎসা শিবিৰৰ আয়োজন কৰে। ইয়াৰ অংশ হিচাপে 1 খঙীয়া প্ৰাথমিক বিদ্যালয়ত অনুষ্ঠিত পশু চিকিৎসা শিবিৰত বিধায়ক বিকাশ শইকীয়া উপস্থিত থাকে শিবিৰটোত কাম কাজ পৰিচালনা কৰে। জিলাখনৰ টিয়কৰ ধনতোলা আৰু টিয়ক চাহ বাগিচা অঞ্চলত খোৱাপানী বিশুদ্ধ কৰাৰ লক্ষ্যৰে কেমিকেল পেকেট বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া বিধানসভা সমষ্টিৰ আমগুৰি পঞ্চায়তৰ বালিগাঁও আৰু মেৰবিলত স্থানীয় বিধায়ক তৰংগ গগৈয়ে বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহ পৰিদৰ্শন কৰে। বাক্সা জিলাত পি পি এফ দলৰ নীতি নিৰ্ধাৰক সমিতিয়ে উজনিত প্ৰলয়ংকৰী বানত ক্ষতিগ্ৰস্তসকললৈ গভীৰ সমবেদনা প্ৰদৰ্শন কৰি মুখ্যমন্ত্ৰী সাহায্য পুঁজিৰ 50 লাখ টকা অনুদান আগবঢ়োৱাৰ সিদ্ধান্ত লয়। শিৱসাগৰ জিলাৰ সাম্প্ৰতিক বান পৰিস্থিতি কিছু উন্নত হৈছে। বিগত দুদিনমানত নদীসমূহৰ জলস্তৰ হ্ৰাস পোৱাত বানৰ প্ৰকোপ কিছু কমিছে যদিও ভালেমান অঞ্চল পানীৰ তলত আছে। শিৱসাগৰ নগৰৰ ষ্টেচন চাৰিআলি পথৰ লগতে জেঙনিকটীয়াৰ সৈতে সংযোগ স্থাপন কৰা এম আই বৰাপথ, যমুনা ৰোড আদি এতিয়াও পানীত বুৰ গৈ আছে। দুৰ্যোগ সঁহাৰি বাহিনী, জিলা প্ৰশাসন, অগ্নি আৰু জৰুৰীকালীন সেৱা বাহিনী, এছ ডি আৰ এফ, আৰক্ষী তথা স্থানীয় ৰাইজে উদ্ধাৰ অভিযানত সহায় কৰিছে। প্ৰশাসনে বানপীড়িত লোকসকলক যাৱতীয় সাহায্য সামগ্ৰীৰ লগতে পশু খাদ্য যোগানৰ ব্যৱস্থা কৰিছে। জাগীৰ ৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে উজনি অসমৰ বান ক্ষতিগ্ৰস্ত অঞ্চলৰ লোকসকলৰ বাবে 4,500 লিটাৰ গাখীৰ প্ৰেৰণ কৰিছে। মন্ত্ৰী পীযুষ হাজৰিকাই আজি এই বাহনখনৰ যাত্ৰাৰ শুভাৰম্ভ কৰে। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণীৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক ভাস্বতী দেৱীৰ পৰা।
3: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানৰ জৰিয়তে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাইৰ দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। শ্ৰীমোদীয়ে কয় যে এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে সকলোকে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি আৰু নিৰাপদ, সমৰ্থবান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ আহান জনায়। তেওঁ কয় যে এটা যাত্ৰা, এখন ৰাষ্ট্ৰ, একেটা অভিবাদনৰ বাৰ্তাৰে উলিওৱা এই যাত্ৰাই সকলোকে এই কথা সোঁৱৰাই দিয়ে যে ৰাষ্ট্ৰৰ বাবে কৰা ত্যাগৰ বিষয়ে কেতিয়াও পাহৰিব নোৱাৰি। দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে আই এন এছ মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজখনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে যোৱা দেওবাৰে বিক্ৰম 1 ৰকেটৰ সফল উৎক্ষেপণক লৈও সন্তুষ্টি প্ৰকাশ কৰে।
4: মেৰে প্যাৰে দেশবাসীও, পিছলে ৰবিবাৰ বিক্ৰম 1 ইছকে সফল লঞ্চ সে হৰ দেশবাসী গৌৰৱ সে ভৰা হুৱা হে। হম সবি ভাৰতীয় স্পেচ সেক্টৰ কে ইছ ঐতিহাসিক ক্ষণ কে সাক্ষী বনে। ये प्राइवेट सेक्टर द्वारा विकसित भारत का पहला रॉकेट है। हमारे युवा इनोवेटर्स ने वो कर दिखाया जिसकी कल्पना तक मुश्किल थी। उन्होंने गजब के स्किल, पैशन और पेशेंस दिखाया। लंबे समय तक हमारा स्पेस सेक्टर निजी क्षेत्र के लिए बंद रहा था। इस सेक्टर में रुचि रखने वाले काफी युवाओं को अपनी प्रतिभा दिखाने का अवसर नहीं मिल पा रहा था। युवा हित को देखते हुए हमने स्पेस सेक्टर को प्राइवेट सेक्टर के लिए खोला। आज इसका परिणाम दुनिया देख रही है।
3: প্ৰধানমন্ত্ৰীয়ে কেট ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে এই বিশেষ ৰাষ্ট্ৰজোৰা অভিযান 4 জুলাইৰ পৰা চলি আছে। এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। শ্ৰীমোদীয়ে গাঁও কিম্বা চহৰ, পঞ্চায়ত অথবা সামাজিক সংস্থাসমূহকে ধৰি সকলোতে জনসাধাৰণৰ ব্যাপক অংশগ্ৰহণক লৈ সন্তুষ্টি প্ৰকাশ কৰে। তেওঁ কয় যে কোনো কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰুদ্ধাৰ কৰা হৈছে। মধ্যপ্ৰদেশৰ সিন্ধি জিলাত 1,500টা পুখুৰী খন্দা হৈছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে নাছিকপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰাৰ লগতে নাছিকত পানী মজুত কৰাৰ ব্যৱস্থা গঢ়ি তোলা হৈছে। একেদৰে অন্ধ্ৰপ্ৰদেশৰ নাইডালত সকলো গাঁও পঞ্চায়তে এই অভিযানত অংশ লৈ পুৰণি পুখুৰীসমূহ পুনৰ উদ্ধাৰ কৰিছে বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে।
4: मन की बात के पिछले एपिसोड में मैंने आपसे कैच द रेन अभियान की चर्चा की थी। मैंने आग्रह किया था कि बारिश की हर बूंद को सहजने के इस अभियान को जन आंदोलन बनाएं। कैच द रेन का संदेश बहुत सीधा है, जहां बारिश गिरे, जब बारिश गिरे पानी को वहीं सहेजिए। इसलिए 4 जुलाई से देश भर में एक विशेष अभियान भी चलाया जा रहा है। इसके तहत बारिश के पानी के संचयन, ग्राउंड वाटर रिचार्ज, पुराने जल स्रोतों के पुनर्जीवन और वृक्षारोपण को नई गति दी जा रही है। मुझे बहुत खुशी है कि गांव हो या शहर, पंचायतें हो या सामाजिक संस्थाएं, हर जगह लोगों ने बढ़ चढ़ कर भागीदारी की है।
3: শ্রীমোদীয়ে কয় যে কিছুদিন পূৰ্বে গ্লাছগোত আৰম্ভ হোৱা কমনৱেলথ গেমছত অংশগ্ৰহণ কৰা এথলীটসকলক প্ৰতিজন ভাৰতীয়ই শুভেচ্ছা জনাইছে। প্ৰতিগৰাকী খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিব বুলি দেশবাসীয়ে আশা প্ৰকাশ কৰিছে। শেহতীয়াকৈ ক্ৰীড়াক্ষেত্ৰত ভাৰতৰ যুৱক যুৱতীয়ে উল্লেখনীয় সাফল্য লাভ কৰাক লৈ গৌৰৱ প্ৰকাশ কৰি শ্ৰীমোদীয়ে কয় যে পি ভি সিন্ধু হৈছে জাপান অপেনৰ খিতাপ দখল কৰা প্ৰথমগৰাকী ভাৰতীয় বেডমিণ্টন খেলুৱৈ। ভাৰতীয় মহিলা ক্ৰিকেট দলেও লণ্ডনৰ লৰ্ডছত অনুষ্ঠিত টেষ্ট ক্ৰিকেটত জয়লাভ কৰাৰ কথা প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী মোদীয়ে এই জয়ক ঐতিহাসিক বুলি অভিহিত কৰে। শ্ৰীমোদীয়ে ছায়েন্স অলিম্পিয়াডৰ কথা প্ৰকাশ কৰি কয় যে এই অলিম্পিয়াডত বহু সংখ্যক ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। তেওঁ লগতে কয় যে ৰাষ্ট্ৰই অহা 7 আগষ্টত ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰিব। এই দিনটোত দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাক উদযাপন কৰা হয় বুলি তেওঁ কয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে হস্তনিৰ্মিত সামগ্ৰীৰ ব্যৱহাৰৰ জৰিয়তে শিপিনীসকলক উৎসাহিত কৰাৰ লগতে ভকেল ফৰ লোকেল ধাৰণাক অধিক শক্তিশালী কৰি তুলিবলৈ জনসাধাৰণক আহান জনায়। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা সহস্ৰবীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ তিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰি ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাই গভত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। 1999 চনত কাৰ্গিল যুদ্ধত প্ৰাণাহুতি দিয়া ভাৰতীয় সৈনিকৰ অসীম বীৰত্বৰ প্ৰতি সন্মান জনাই সমগ্ৰ দেশত আজি 27 সংখ্যক কাৰ্গিল বিজয় দিৱস পালন কৰা হৈছে। এই অভিযানৰ সময়ত ভাৰতীয় সশস্ত্ৰ বাহিনীসমূহে পাকিস্তানী সৈনিক আৰু সন্ত্ৰাসবাদীয়ে অনুপ্ৰৱেশ কৰা জম্মু কাশ্মীৰৰ কাৰ্গিলৰ ভূখণ্ডত নিজৰ নিয়ন্ত্ৰণলৈ আনিছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ বাবে সৰ্বোচ্চ বলিদান দিয়া সাহসী জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীশ্বাহে কয় যে কাৰ্গিল বিজয় দিৱস হৈছে ভাৰতীয় সেনাৰ অদম্য সাহস আৰু বীৰত্বৰ প্ৰতীক। লোকসভাৰ অধ্যক্ষ ওম বিৰলাইও এই দিৱস উপলক্ষে কাৰ্গিলত নিহত বীৰ জোৱানসকললৈ শ্ৰদ্ধা নিবেদন কৰে। এই বাৰ্তাত শ্ৰীবিৰলাই কাৰ্গিল যুদ্ধৰ জোৱানসকলক অদম্য সাহস আৰু অটল সমৰ্পণে পৰৱৰ্তী প্ৰজন্মক অনুপ্ৰাণিত কৰি যাব বুলি উল্লেখ কৰে। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই কাৰ্গিল বিজয় দিৱস উপলক্ষে দীঘলী পুখুৰীৰ যুদ্ধ স্মাৰকত বীৰ জোৱানসকলৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া ভাষণত ৰাজ্যপালগৰাকীয়ে কয় যে কাৰ্গিল বিজয় দিৱসে ভাৰতীয় সেনা জোৱানৰ অতুলনীয় সাহস, ত্যাগ আৰু অদম্য উদ্যমকে প্ৰতিফলিত কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কাৰ্গিল বিজয় দিৱস উপলক্ষে 27 বছৰ পূৰ্বে দেশমাতৃৰ সুৰক্ষাৰ বাবে নিজৰ প্ৰাণ আহুতি দিয়া বীৰ জোৱানসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। এই উপলক্ষে দিয়া এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই দিনটোৱে কেৱল সামৰিক বিজয়ৰ স্মৃতি নহয় বৰং সেনাবাহিনীৰ অতুলনীয় সাহস, অদম্য সংকল্প আৰু সৰ্বোচ্চ ত্যাগক প্ৰতিফলিত কৰে বুলি উল্লেখ কৰে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে শ্বহীদৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰা হৈছে। কাছাৰ জিলাৰ শ্ৰীকোণাত আজি আছাম ৰাইফলছে এই দিৱস পালন কৰে। এই উপলক্ষে আয়োজিত একতাৰ দৌৰত আছাম ৰাইফলছৰ জোৱান আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক জুলি শৰ্মা বৰুৱাৰ পৰা।
0: অধ্যাপক তাবুৰাম টাইট সোঁৱৰণী ন্যাসে 2026 বৰ্ষৰ সাহিত্য বঁটাসমূহৰ নাম ঘোষণা কৰিছে। এই অনুসৰি এইবাৰ অধ্যাপক তাবুৰাম টাইট সাহিত্য বঁটা 2026ৰ বাবে খাচী আৰু ইংৰাজী ভাষাৰ লেখক, কবি, ঔপন্যাসিক, শ্বিলঙত অৱস্থিত উত্তৰ পূব পাৰ্বত্য বিশ্ববিদ্যালয়ৰ অধ্যাপক কিন ফাম সিং নংকিন ৰিহক তেখেতৰ ফিউনাৰেল নাইষ্ট নামৰ উপন্যাসখনৰ বাবে নিৰ্বাচিত কৰা হৈছে। আনহাতে উপন্যাস সম্ৰাট ৰজনীকান্ত বৰদলৈ সমন্বয় সাহিত্য বঁটা 2026ৰ বাবে প্ৰতিষ্ঠিতযশা সাহিত্যিক সাহিত্য একাডেমী বঁটা প্ৰাপক অনুৰাধা শৰ্মা পূজাৰীলৈ তেখেতৰ মেৰেং নামৰ উপন্যাসখনৰ বাবে এই বঁটা আগবঢ়োৱা হৈছে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱে জয়ৰ বাবে 193 ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰানৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱে এই বাতৰি যুগুতোৱাৰ পৰলৈ 6 অভাৰত 3টা উইকেট হেৰুৱাই 53 ৰান কৰি খেলি আছে। ৰাজ্যৰ বান পৰিস্থিতি এতিয়াও জটিল, বানত মৃত্যুৰ সংখ্যা 66লৈ বৃদ্ধি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে অসমৰ বান পৰিস্থিতি সন্দৰ্ভত আলোচনা আৰু হাৰাৰেত অনুষ্ঠিত তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত জিম্বাবৱেক জয়ৰ বাবে ভাৰতৰ 193 ৰানৰ লক্ষ্য নিৰ্ধাৰণ।
5: नमस्कार, आकाशवाणी समाचार के साथ मैं अतहर सईद। प्रधानमंत्री नरेंद्र मोदी ने कहा है कि सामूहिक भागीदारी हमेशा से भारत की सांस्कृतिक परंपरा की ताकत रही है। उन्होंने आज वीडियो कॉन्फ्रेंस के माध्यम से विकसित वाइब्रेंट विलेज कार्यक्रम 2026 के प्रतिभागियों से संवाद करते हुए ये बात कही। इस दौरान सभी राज्यों केंद्र शासित प्रदेशों के 400 से अधिक युवाओं ने अपने अनुभव साझा किए। विकसित वाइब्रेंट विलेज कार्यक्रम के तहत प्रतिभागियों को सीमावर्ती क्षेत्रों की सामाजिक आर्थिक स्थिति, सांस्कृतिक विरासत और विकास की संभावनाओं को नजदीक से जानने का अवसर मिलता है। ये कार्यक्रम सामुदायिक भागीदारी, राष्ट्रीय एकता और सीमावर्ती गांवों के कार्यनीतिक महत्व के प्रति जागरूकता बढ़ाने का भी प्रयास करता है।
6: देश के प्रथम गांव में बैठे हुए लोग देश की सुरक्षा के लिए कितने जागरूक है, देश के अन्य भागों से उनका लगाव निकटता कितनी है, इन सभी चीजों का अनुभव मेरे देश के नौजवानों को मिले, ये हमारा उद्देश्य था। और जो उत्साह पूरे देश के युवाओं में दिखा वो अद्भुत है। लगभग 3 लाख युवाओं ने इस प्रतियोगिता में भाग लिया और उनमें से 400 से अधिक युवाओं का चयन हुआ।
5: प्रधानमंत्री ने कहा कि उनकी सरकार हर युवा, विशेषकर देश की बेटियों को आत्मविश्वास और दृढ़ संकल्प के साथ आगे बढ़ाने के लिए प्रतिबद्ध है। प्रधानमंत्री मोदी ने कहा है कि भारत रक्षा निर्यात, राजनीतिक सहयोग और मित्र देशों के मामले में लगातार नई ऊंचाइयां छू रहा है। आकाशवाणी से मन की बात कार्यक्रम में करगिल विजय दिवस के वीर सैनिकों का स्मरण करते हुए श्री मोदी ने कहा कि ये दिन देशवासियों को अपने बहादुर सैनिकों के असाधारण शौर्य की याद दिलाता है।
4: आज कारगिल विजय दिवस है, ये दिन हमें गर्व से भर देता है, ये दिन हमें अपने वीर जवानों के अद्भुत साहस की याद दिलाता है। कारगिल की ऊंची ऊंची चोटियां, कठिन मौसम, दुश्मन की चुनौती, हर परिस्थिति हमारे सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था। उन्होंने माँ भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया। आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धापूर्वक नमन करता हूँ।
5: कैच द रेन अभियान के बारे में प्रधानमंत्री ने कहा कि 4 जुलाई से विशेष राष्ट्रव्यापी अभियान चलाया जा रहा है। प्रधानमंत्री ने कहा कि कुछ दिन पहले ग्लासगो में शुरू हुए राष्ट्रमंडल खेलों में शामिल खिलाड़ियों का पूरे देश उत्साहवर्धन कर रहा है। राष्ट्र आज करगिल विजय दिवस मना रहा है। ये दिन ऑपरेशन विजय की सफलता और करगिल युद्ध में पाकिस्तान पर भारत की ऐतिहासिक विजय का प्रतीक है। राष्ट्रपति द्रौपदी मुर्मू, उपराष्ट्रपति सीपी राधाकृष्णन, प्रधानमंत्री नरेंद्र मोदी, गृहमंत्री अमित शाह, रक्षा मंत्री राजनाथ सिंह और कई केंद्रीय मंत्रियों ने करगिल विजय दिवस पर मातृभूमि के लिए प्राण निछावर करने वाले वीर सैनिकों को श्रद्धांजलि अर्पित की। केंद्रीय मंत्री प्रहलाद जोशी ने आज शिक्षा मंत्री का पदभार ग्रहण किया। श्री धर्मेंद्र प्रधान के इस्तीफे के बाद कल ही श्री जोशी की नियुक्ति इस पद पर हुई थी। वे उपभोक्ता मामले, खाद्य और सार्वजनिक वितरण, नवीन और नवीकरणीय ऊर्जा मंत्रालयों का प्रभार भी संभालते रहेंगे। पदभार ग्रहण करने के बाद उन्होंने विभिन्न योजनाओं और प्रमुख कार्यक्रमों के कार्यान्वयन का आकलन करने के लिए शिक्षा मंत्रालय की समीक्षा बैठक की अध्यक्षता की। श्री जोशी ने यह जिम्मेदारी सौंपने के बाद प्रधानमंत्री नरेंद्र मोदी का आभार व्यक्त किया। पश्चिम बंगाल सरकार ने उत्तर बंगाल में राष्ट्रीय राजमार्ग 12 पर चल रही अवैध वसूली में संलिप्त लोगों के खिलाफ कड़ी कार्रवाई शुरू की है। मुख्यमंत्री शुभेंदु अधिकारी ने बताया कि इस मामले में 5 लोगों को गिरफ्तार और 3 पुलिसकर्मियों को निलंबित किया गया है। यूनेस्को ने आज द्वितीय विश्व युद्ध के दौरान फ्रांस के डी डे लैंडिंग बीच, ग्रीस के माउंट ओलंपस, जापान की प्राचीन राजधानियां असुका और फुजीवारा और दक्षिण सूडान के विशाल प्रवासी प्राकृतिक क्षेत्र बोबा बनिंगलो को विश्व धरोहर सूची में शामिल किया है। जम्मू कश्मीर में अधिकारियों ने निर्देश दिया है कि हाल ही में हुई मूसलाधार बारिश के कारण असुरक्षित या क्षतिग्रस्त पाए गए सभी स्कूलों को तुरंत बंद कर दिया जाए और आवश्यक मरम्मत पूरी होने तक उन्हें बंद रखा जाए। हरारे में भारत ने जिम्बाब्वे को तीसरे और अंतिम T20 क्रिकेट मैच में 193 रन का लक्ष्य दिया है। जवाब में जिम्बाब्वे ने ताजा समाचार मिलने तक 7वें ओवर में 3 विकेट पर 56 रन बना लिए हैं। भारत ने 20 ओवर में 5 विकेट पर 192 रन बनाए। भारत शुरुआत के दोनों मैच जीतकर श्रृंखला पहले ही अपने नाम कर चुका है। इसके साथ ही समाचार बुलेटिन समाप्त हुआ।
7: This is Akashvani, the news read by Abhishek Mukhopadhyay. Prime Minister Narendra Modi has said collective participation has always been a source of strength in India's cultural ethos. Mr. Modi made the remarks while interacting with participants of the Viksit Vibrant Village Programme 2026 through video conferencing today. More than 400 young participants from all states and union territories shared experiences with the Prime Minister. During the interaction, Mr. Modi highlighted that communities in the country have long worked together while singing songs, stressing that this practice strengthened unity and made collective efforts more joyful and stress-free.
6: हमारे देश में सदियों से एक अच्छी परंपरा रही सामूहिकता की और सामूहिकता के साथ गीत गाते गाते कामों को करना और उस काम के साथ गीत भी बना देना जो इस प्रकार का काम हो उसी का गीत बना देना ये हमारे देश की बड़ी विशेषता रही है उस सामूहिकता से शक्ति आती थी और गीत गाने से तनाव मुक्त काम होता रहता था.
7: Highlighting the role of solo travel, the Prime Minister said many participants began their journeys as individuals but returned as one family through the My Bharat initiative. He described this transformation as one of the program's key achievements, turning personal experiences into a shared sense of belonging and national unity. Prime Minister Modi remembered the brave hearts of the nation today on the occasion of Kargil Vijay Diwas, stating that India is continuously scaling new heights, be it defence production, defence exports or political cooperation with friendly nations. Addressing the nation in his Mann Ki Baat program on Akashvani, Mr. Modi said the 26th of July is a date that does not require a calendar to be remembered as Kargil Vijay Diwas is being celebrated today.
6: आज कारगिल विजय दिवस है. ये दिन हमें गर्व से भर देता है. ये दिन हमें अपने वीर जवानों के अद्भुत साहस की याद दिलाता है. कारगिल की ऊंची ऊंची चोटियां, कठिन मौसम, दुश्मन की चुनौती, हर परिस्थिति हमारे सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था. उन्होंने माँ भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया. आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धापूर्वक नमन करता हूँ.
7: In Ladakh, Union Defence Minister Rajnath Singh today led the 27th Kargil Vijay Diwas commemorations at the Kargil War Memorial in Dras, paying homage to the brave hearts of the 1999 Kargil War. The Raksha Mantri laid a wreath at the cenotaph and paid tributes to the soldiers who made the supreme sacrifice during Operation Vijay. Addressing the gathering, Rajnath Singh said that Kargil War was not only India's military and diplomatic victory, but also a defining moment when the world witnessed the indomitable courage and valour of Indian soldiers. He said the bravery displayed by the armed forces during the conflict created a legacy that continues to be a source of pride for every Indian. Union Minister Prahlad Joshi today assumed charge as the Education Minister. Mr. Joshi was appointed to the post yesterday following the resignation of Dharmender Pradhan. Mr. Joshi also continues to hold the portfolios of Consumer Affairs, Food and Public Distribution, and New and Renewable Energy. Soon after taking charge, he chaired a review meeting of the Education Ministry to assess the implementation of various schemes and key initiatives. Later, speaking to the media, Mr. Joshi said he is currently holding review meetings to gain a comprehensive understanding of the ministry's functioning, policies and ongoing initiatives. In Gujarat, the intensity of the rain reduced today after 4 days of heavy showers. Light to moderate rainfall were reported in 76 talukas, with the state receiving 53% of its seasonal average rainfall so far. In the wake of heavy rainfall in recent days, more than 7,900 people have been rescued and over 52,000 evacuated from affected regions. Restoration efforts are underway to bring life back to normal in the affected districts. Union Home Minister Amit Shah today spoke again with Chief Minister Bhupendra Patel and reviewed the situation in the state. In cricket, India have set a target of 193 runs against host Zimbabwe in the third and final T20 International in Harare. In reply, Zimbabwe 67 for 4 in 8 overs when reports last came in. Early opting to bat, India posted 192 for the loss of 5 wickets in the allotted 20 overs. Vaibhav Suryavanshi starred with the bat, scoring 81 of 49 balls. Meanwhile, India have reclaimed the number one spot in the ICC Men's T20I rankings after taking an unassailable 2-0 lead against Zimbabwe in the ongoing 3-match series at Harare. And that is the end of this news bulletin.
8: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই প্ৰজন্মা চহৰীয়া। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু 3খনীয়া T20 ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন, ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আকাশবাণীৰ মন কী বাত অনুষ্ঠানত এইদৰে প্ৰকাশ কৰে। শ্ৰীমোদীয়ে লগতে আজি কাৰ্গিল বিজয় দিৱস উপলক্ষে দেশৰ সাহসী সৈনিকসকলক স্মৰণ কৰে। তেওঁ কয় যে কাৰ্গিল বিজয় দিৱস উদযাপন কৰাৰ বাবেই 26 জুলাই দিনটো মনত ৰাখিবলৈ দিনপঞ্জীৰ প্ৰয়োজন নহয়। এই দিনটোৱে সকলোৰে মন গৌৰৱৰ ভাৱনাৰে ভৰাই তোলে আৰু জনসাধাৰণক দেশৰ বীৰ সৈনিকৰ অসীম সাহসৰ বিষয়ে সোঁৱৰাই দিয়ে বুলি প্ৰধানমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। শ্বহীদসকলৰ প্ৰতি প্ৰণিপাত জনাই তেওঁ কয় যে তেওঁলোকে দেশ মাতৃৰ বাবে সৰ্বোচ্চ ত্যাগ কৰি গৈছে। শ্ৰীমোদীয়ে শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰাৰ লগতে নিৰাপদ, সামৰ্থ্যৱান আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ সংকল্প সুদৃঢ় কৰিবলৈ দেশবাসীক আহ্বান জনায়।
4: आज कारगिल विजय दिवस है। ये दिन हमें गर्व से भर देता है। ये दिन हमें अपने वीर जवानों के अद्भुत साहस की याद दिलाता है। कारगिल की ऊंची ऊंची चोटियां, कठिन मौसम, दुश्मन की चुनौती, हर परिस्थिति हमारे सैनिकों के सामने थी, लेकिन उनका हौसला हर चुनौती से बड़ा था। उन्होंने माँ भारती की रक्षा के लिए अपना सर्वस्व अर्पित कर दिया। आज कारगिल विजय दिवस पर मैं सभी वीर शहीदों और वीर सैनिकों को श्रद्धापूर्वक नमन करता हूँ।
8: দেশে অহৰহভাৱে প্ৰযুক্তিগত সামৰ্থ্য বৃদ্ধি কৰি আহিছে বুলি উল্লেখ কৰি শ্ৰীমোদীয়ে কয় যে অলপতে INS মহেন্দ্ৰগিৰি নামৰ দেশতে নিৰ্মিত এখন অত্যাধুনিক যুদ্ধ জাহাজ নৌসেনাত অন্তৰ্ভুক্ত কৰা হৈছে। জাহাজ

খনত ব্যৱহৃত 75% অধিক সামগ্ৰী স্বদেশী বুলি প্ৰধানমন্ত্ৰীয়ে জানিবলৈ দিয়ে। প্ৰধানমন্ত্ৰীয়ে জাহাজখনক আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক বুলি অভিহিত কৰে। প্ৰধানমন্ত্ৰীয়ে কেপ ষ্টাৰ ৰেইন অভিযানৰ কথা উল্লেখ কৰি কয় যে 4 জুলাইৰ পৰা চলি থকা এই অভিযানৰ দ্বাৰা বৰষুণৰ পানী সংৰক্ষণ, ভূগৰ্ভৰ পানী পুনৰ আহৰণ, পুৰণি জলস্তৰ পুনৰ উদ্ধাৰ তথা গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। তেওঁ কয় যে কোনো অঞ্চলত পুৰণি পুখুৰীসমূহৰ পৰা বোকা আঁতৰোৱাৰ লগতে বিভিন্ন ঠাইত কুঁৱাবোৰ পুনৰ উদ্ধাৰ কৰা হৈছে। মন কী বাতৰ সামৰণিত শ্ৰীমোদীয়ে অহা 15 আগষ্টত উদযাপন কৰিবলগীয়া স্বাধীনতা দিৱসৰ কথা উল্লেখ কৰি কয় যে এই দিনটোত দেশৰ স্বাধীনতাৰ হকে সৰ্বোচ্চ ত্যাগ কৰা অজস্ৰ বীৰক স্মৰণ কৰা হয়। তেওঁ কয় যে বিগত বছৰসমূহত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক একত্ৰিত কৰিয়ে ৰাখিছে। তেওঁ জনসাধাৰণক 15 আগষ্টৰ পূৰ্বে মাইকফ মুকলি মঞ্চত তেওঁলোকৰ ন ন ধাৰণা আৰু পৰামৰ্শসমূহ আগবঢ়াবলৈ আহান জনায়। কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি শিক্ষামন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে। ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰাৰ পাছতে কালি শ্ৰীযোশীক এই পদত নিযুক্তি দিয়া হয়। শ্ৰীযোশীয়ে গ্ৰাহক পৰিক্ৰমা, খাদ্য আৰু ৰাজহুৱা বিতৰণৰ লগতে নতুন তথা নবীকৰণযোগ্য শক্তি বিভাগৰ মন্ত্ৰী হিচাপেও দায়িত্ব অব্যাহত ৰাখিছে। দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগে শ্ৰীযোশীয়ে শিক্ষা মন্ত্ৰালয়ৰ বিভিন্ন আঁচনি আৰু গুৰুত্বপূৰ্ণ পদক্ষেপৰ ৰূপায়ণ মূল্যায়ন কৰাৰ উদ্দেশ্যে এক পৰ্যালোচনামূলক বৈঠকত অধ্যক্ষতা কৰে। শিক্ষা বিভাগৰ ৰাজ্যমন্ত্ৰী জয়ন্ত চৌধুৰীৰ লগতে মন্ত্ৰালয় কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া বৈঠকত উপস্থিত থাকে। বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ সৈতে মত বিনিময় কৰি কেন্দ্ৰীয় মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে এই দায়িত্ব প্ৰদান কৰাৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। মন্ত্ৰালয়ৰ কাম কাজ, নীতি নিয়ম তথা বৰ্তমান অব্যাহত থকা পদক্ষেপসমূহ বিশেষভাৱে অনুধাৱন কৰিবলৈ তেওঁ পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰিছে বুলি প্ৰকাশ কৰে। শিক্ষা বিভাগক এটা বৃহৎ আৰু গুৰুত্বপূৰ্ণ বিভাগ বুলি মত প্ৰকাশ কৰি তেওঁ কয় যে শিক্ষা মন্ত্ৰালয়ৰ কাৰ্যসূচীসমূহক আগুৱাই নিয়া আৰু নতুন পদক্ষেপসমূহ ৰূপায়ণ কৰাৰ লগতে এই সম্পৰ্কীয় প্ৰক্ৰিয়াসমূহ ভালদৰে বুজি পোৱাত সম্প্ৰতি অগ্ৰাধিকাৰ দিয়া হৈছে। প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ AI হলবক্স উদ্বোধন কৰা হয়। এই উপলক্ষে আয়োজিত এটা অনুষ্ঠানত প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ লোক উপস্থিত থাকে। প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীৰ জীৱনৰ অভিজ্ঞতা, নেতৃত্ব আৰু দেশৰ প্ৰতি আগবঢ়োৱা অৱদানৰ সন্মানাৰ্থে এই হলবক্স উদ্বোধন কৰা হয়। প্ৰাক্তন প্ৰধানমন্ত্ৰী বাজপেয়ীৰ দিনত হোৱা 1999 চনৰ কাৰ্গিল যুদ্ধৰ সৈতে সংগতি ৰাখি প্ৰধানমন্ত্ৰীৰ সংগ্ৰহালয়ত কাৰ্গিল বিজয় দিৱসৰ প্ৰদৰ্শনীৰো আয়োজন কৰা হয়। এই পদক্ষেপৰ দ্বাৰা অটল বিহাৰী বাজপেয়ীৰ নেতৃত্বৰ লগতে দেশৰ সশস্ত্ৰ বাহিনীৰ প্ৰতিও সন্মান প্ৰদৰ্শন কৰা হয়। এই AI হলবক্সে কৃত্ৰিম বুদ্ধিমত্তাৰ জৰিয়তে দেশৰ বিশিষ্ট নেতাসকলৰ অৱদান, দৃষ্টিভংগী আৰু ধাৰণা 3D ৰূপত উপস্থাপন কৰিব। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। ৰাজ্যখনৰ 10খন জিলাৰ সৰ্বমুঠ 810খন গাঁও বানৰ বুৰ গৈছে। এইবাৰ বানত 6,54,000ৰো অধিক লোক ক্ষতিৰ সন্মুখীন হৈছে। বানৰ ফলত কালি আৰু 4জন লোকে প্ৰাণ হেৰুৱায়। ইয়াৰে ভিতৰত শিৱসাগৰত 3জন আৰু চৰাইদেউত 1জন লোকৰ মৃত্যু হয়। ইয়াকে লৈ ৰাজ্যখনত এইবাৰ বানত প্ৰাণ হেৰুওৱা লোকৰ সংখ্যা 66 হৈছেগৈ। বান ক্ষতিগ্ৰস্ত অঞ্চলসমূহত উদ্ধাৰ আৰু সাহায্য অভিযান অব্যাহত আছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোনযোগে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ সৈতে কথা পাতি ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিতংভাৱে বুজ লয়। শ্ৰীসোণোৱালে এই সন্দৰ্ভত কয় যে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যৰ বান পৰিস্থিতি জোৰা মৰাৰ বাবে সকলো সাহায্য আগবঢ়াব বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আশ্বাস দিছে। বৈজ্ঞানিক পৰিকল্পনা আৰু সামূহিক অংশগ্ৰহণৰ জৰিয়তে কেচ দ্য ৰেইন অভিযান আৰু মিছন জল ৰক্ষাৰ অধীনত ছত্তীশগড়ৰ ৰাজনন্দগাঁও জিলাই জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ দেশৰ ভিতৰতে নজিৰ সৃষ্টি কৰা বুলি জল শক্তি মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। 662খন গাঁৱত 60,000তকৈ অধিক পানী সংৰক্ষণ আৰু জল পুনৰ ভৰ্তিৰ সুবিধা সৃষ্টি কৰা হৈছে। 500ৰো অধিক নিষ্ক্ৰিয় হৈ থকা পানীৰ উৎসক ৰিচাৰ্জ শ্বাফ্টলৈ ৰূপান্তৰিত কৰাৰ লগতে 6 শতাধিক বিশেষ কুঁৱাক 1,700 মিনি পাৰ্কুলেচন টেংকৰ সৈতে সংযোগ কৰাৰ উপৰি 2,500 পানীৰ উৎসক জিঅ'টেক কৰা হৈছে। মন্ত্ৰালয়ে কয় যে এই পদক্ষেপৰ অধীনত সাম্ভাৱ্য ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা স্থান চিনাক্ত কৰিবলৈ GIS মেপিং, ৰিমট চেন্সিং, একুইফাৰ মেপিং আৰু ডিজিটেল এলিভেশ্যন মডেলৰ দৰে উন্নত প্ৰযুক্তি ব্যৱহাৰ কৰা হৈছে। এই বৈজ্ঞানিক পদক্ষেপসমূহে বৰষুণৰ পানী সংগ্ৰহ আৰু ভূগৰ্ভস্থ পানী পুনৰ ভৰ্তি কৰা প্ৰক্ৰিয়া উল্লেখযোগ্যভাৱে ত্বৰান্বিত কৰা বুলি মন্ত্ৰালয়ে লগতে প্ৰকাশ কৰিছে।

0: ভাৰতৰ প্ৰতিৰক্ষা কৌশলক এক প্ৰক্ৰিয়াশীল দৃষ্টিভংগীৰ পৰা ৰূপান্তৰ ঘটাই বাহ্যিক আক্ৰমণৰ বিৰুদ্ধে নিৰ্ণায়ক আৰু সক্ৰিয় সঁহাৰি হিচাপে গঢ় দিছে। মন্ত্ৰীগৰাকীয়ে কাৰ্গিল বিজয় দিৱসক ভাৰতৰ একতা আৰু সাৰ্বভৌমত্ব সুৰক্ষিত কৰাৰ বাবে ৰাষ্ট্ৰৰ অটল প্ৰতিশ্ৰুতিৰ এক স্মাৰক আখ্যা দিয়ে। হাৰাৰেত অনুষ্ঠিত ভাৰত আৰু জিম্বাবৱেৰ মাজৰ তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। টছত জিকি প্ৰথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত 20 অভাৰত 5 উইকেটৰ বিনিময়ত 192 ৰাণ সংগ্ৰহ কৰে। ভাৰতৰ হৈ বৈভৱ সূৰ্যবংশীয়ে সৰ্বাধিক 81 ৰাণৰ বৰঙণি আগবঢ়ায়। প্ৰত্যুত্তৰত জিম্বাবৱেই এই বাতৰি যুগুতোৱাৰ পৰলৈকে 10 অভাৰত 4 উইকেট হেৰুৱাই 77 ৰাণ কৰি খেলি আছে। ভাৰতে কালি একেটা স্থানত অনুষ্ঠিত দ্বিতীয়খন খেলত ঘৰুৱা দল জিম্বাবৱেক 90 ৰাণত পৰাস্ত কৰি শৃংখলাত অপ্ৰতিৰোধ্য অগ্ৰগতি লাভ কৰে। উল্লেখযোগ্য যে ভাৰতে শুকুৰবাৰে অনুষ্ঠিত শৃংখলাৰ প্ৰথমখন খেলত জিম্বাবৱেৰ বিৰুদ্ধে 7 উইকেটত জয়লাভ কৰিছিল। প্ৰতিৰক্ষা সামগ্ৰীৰ উৎপাদন ৰপ্তানি অথবা মৈত্ৰী ৰাষ্ট্ৰসমূহৰ সৈতে ৰাজনৈতিক সহযোগিতাকে ধৰি বিভিন্ন ক্ষেত্ৰত ভাৰত অবিৰতভাৱে নতুন শিখৰত উপনীত হৈছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। প্ৰহ্লাদ যোশীয়ে আজি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। অসমৰ বান পৰিস্থিতি সামান্য উন্নত হৈছে যদিও ৰাজ্যখনৰ শিৱসাগৰ চৰাইদেউ আৰু যোৰহাট জিলাৰ 5 শতাধিক গাঁও এতিয়াও বানৰ কবলত আছে। আৰু তিনিখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতে জিম্বাবৱেক জয়ৰ বাবে 193 ৰাণৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি নিশা 8 বজাত শুনিবলৈ পাব। নমস্কাৰ।
1: বাতৰিৰ পাছতে উভতি আহিছো যুৱবাণীৰ ষ্টুডিঅ'ৰ মজিয়ালৈ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰ, 1035 কিলোহাৰ্টজ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰৰ পৰা। প্ৰিয় শ্ৰোতা, এতিয়া আগবঢ়াইছো ৰিয়া হুছেইন আৰু সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ।

শ্ৰোতাসকলে ৰিয়া হুছেইন আৰু সংগীবৃন্দৰ দ্বাৰা পৰিৱেশিত জিকিৰ শুনিলে। প্ৰিয়শ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছো গ্লাছগোত অনুষ্ঠিত হোৱা কমনৱেলথ গেমছ 2026ৰ সংক্ষিপ্ত বিৱৰণী। ৰিলে কৰি শুনোৱা হ'ব দিল্লী কেন্দ্ৰৰ পৰা।

0: প্ৰশ্ৰোতা, এতিয়া আগবঢ়াবলৈ লৈছোঁ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ থলীতে বাণীবদ্ধ কৰা বাৰীৰহণীয়া গীত মাতৰ অনুষ্ঠান হিপ হিপ হুৰৰে। আজিৰ হিপ হিপ হুৰৰে অনুষ্ঠানত শ্ৰোতাসকলে শুনিবলৈ পাব শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে পৰিৱেশন কৰা বাৰীৰহণীয়া গীত মাত। অনুষ্ঠানটিৰ প্ৰযোজনা পম্পী বৈশ্য আৰু সহস্ৰাব্দী দত্তৰ।
1: নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতি আৰু সাদৰ সম্ভাষণ জনাই থলীতে বাণীবদ্ধ কৰা এক বাৰীৰহণীয়া অনুষ্ঠান হিপ হিপ হুৰৰে আন এটি খণ্ডলৈ মই পম্পী বৈশ্যই
2: আৰু মই সহস্ৰাব্দীয়ে
1: আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় শ্ৰোতা, আজি আমি উপস্থিত আছোঁ গুৱাহাটী ৰূপনগৰস্থিত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগত। প্ৰিয় শ্ৰোতা, অনুষ্ঠানটিৰ আৰম্ভণিতে আহকচোন আমি কথা পাতোঁ পৰিৱেশ্য কলা বিভাগৰ বিভাগীয় মুৰব্বী অধ্যাপিকা ডক্টৰ জয়শ্ৰী চৌধুৰীৰ লগত।
3: নমস্কাৰ বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ।
4: নমস্কাৰ।
3: আপোনাৰ পৰা আমি জানিব বিচাৰিম বিশ্ববিদ্যালয়খনৰ বিভাগটোৰ বিষয়ে।
4: ধন্যবাদ মোক এইখিনি কথা ক'বলৈ দিয়াৰ কাৰণে। আমাৰ বিভাগটো আৰম্ভ হৈছে 2018 চনৰ পৰা। 14 চনতেই আমাৰ নগাঁও যোনটো মেইন কেম্পাছ আমাৰ তাত আৰম্ভ কৰা হৈছিলে পৰিৱেশ্য কলা বিভাগটো, আৰু তেতিয়াৰ পৰা আজিলৈকে চলি আছে বিভাগত। আমাৰ পৰিৱেশ্য কলা, আমাৰ ইয়াত 3টা গীত, নৃত্য আৰু নাটক, এই 3টা বিভাগ আছে। আমাৰ ফেকাল্টিবোৰ ডান্সৰ 3জন আছোঁ আমি। আমাৰ আৰু এটা কেম্পাছ আছে যোৰহাট ইউনিটত, তো ডান্সৰ তাত আমাৰ 2জন আছে, এজন ৰেগুলাৰ ফেকাল্টি আৰু এজন গেষ্ট ফেকাল্টি। ইয়াত আমাৰ এজন এডকত আছে আৰু 2জন আমাৰ ৰেগুলাৰ ফেকাল্টি, তাৰে মই এজন নৃত্য বিভাগৰে। আৰু আমাৰ সংগীতৰ মিউজিকৰ আছে ইয়াত এজন ৰেগুলাৰ ফেকাল্টি আৰু এজন আমাৰ গেষ্ট ফেকাল্টি, তেওঁ ছিনিয়ৰ মোষ্ট ফেকাল্টি আমাৰ ডিপাৰ্টমেণ্টৰ। তেখেতে হিন্দুস্তানী ক্লাছিকেলৰ বৰ ভাল কমাণ্ড আছে। তাৰোপৰি আমাৰ যোৰহাট ইউনিটত তাত আমাৰ জিন্তী দাস মেম, তেখেতেও হিন্দুস্তানী ক্লাছিকেল আৰু বৰগীতৰ ওপৰত ভাল নলেজ ৰাখে। তাৰপিছত আছে আমাৰ থিয়েটাৰ। থিয়েটাৰটো আমাৰ যোৰহাটত নাই, যোৰহাট ইউনিটত নাই, আমাৰ এখন ইউনিটতে আছে। থিয়েটাৰৰ কাৰণে আমাৰ 2জন আমাৰ ৰেগুলাৰ ফেকাল্টি আছে আৰু এজন এডকত আছে। বৰ্তমান আমাৰ ষ্টুডেণ্টছবোৰ মানে আমাৰ অসমৰ বিভিন্ন ঠাইৰ পৰা আছে, যিহেতু গুৱাহাটীৰ হ'লেও তেওঁলোকে মাজি বা ধুবুৰীৰ পৰাও আহি আছে PhD কৰিবলৈ। তেনেকুৱা মানে দূৰৰ দূৰৰ পৰা আছে, নগাঁৱৰ পৰা আছে, বাইহাটে চাইলি সেইটো ছাইডৰ ফালৰ পৰাও আছে। অভাৰঅল গোটেই অসমৰ পৰা আমাৰ ষ্টুডেণ্ট দেখা পোৱা যায়। যোৰহাট ইউনিটতো আমাৰ ইয়াৰ ইফালৰ পৰা চিপাঝাৰৰ পৰা ষ্টুডেণ্টছ গৈছে, মাজুলীৰ পৰাও আছে ষ্টুডেণ্ট পঢ়িবলৈ। যিহেতু মাজুলী ইউনিভাৰ্চিটি আছে, এখন আমাৰ কালচাৰেল ইউনিভাৰ্চিটি খোলা হৈছে, তথাপিও আমাৰ ইউনিভাৰ্চিটিলৈ পঢ়িবলৈ আহিছে, সেইটো আমাৰ কাৰণে মানে খুব ডাঙৰ কথা। বিশ্ববিদ্যালয়ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ত তেওঁ পঢ়িব আহিছে, সত্ৰ মানুহ হৈ তেওঁ মাজুলীৰ পৰাই ইয়ালৈ আহিছে পঢ়িবলৈ, ডাঙৰ কথা। তেনেকৈ আমাৰ বিভিন্ন বিভাগত মানে আমাৰ এটা বিভাগ কিন্তু তাৰ যেতিয়া 3টা ষ্ট্ৰীম, সেই 3টা ষ্ট্ৰীমতে বেলেগ বেলেগ ঠাইৰ পৰা ভাল নলেজ লৈ কিনে ষ্টুডেণ্টছ আহিছে আৰু ইয়াৰ পৰা ভাল নলেজ লৈ কিনে বহুতে ভাল কাম কৰিও আছে। অত বছৰত মানে ভাল ষ্টুডেণ্টছ ওলাই গ'ল, ভাল ভাল ঠাইত চাকৰি কৰি আছে, কালচাৰেল ইউনিভাৰ্চিটি তেজপুৰতো আছে, তেনেকৈ ভাল জেগাত ভাল কাম কৰি আছে। আৰু যোনে চাকৰি কৰা নাই তেওঁলোকে নিজৰ এটা ফ্ৰীলান্সিং ৱেত কাম কৰি আছে। আমাৰ ষ্টুডেণ্টছ এনেকৈ আহি থাকিব আৰু তেওঁলোকে আমাৰ ফেকাল্টিৰ পৰা, আমাৰ যিমান ছিনিয়ৰ প্ৰফেচাৰ

0: আছে এতিয়া লোকৰ পৰাও স্টুডেন্টস খিনি ভাল নলেজ লৈ যাব। আশা কৰোঁ আৰু গ্ৰো কৰিব, আমাৰ নাম্বাৰ অফ স্টুডেন্টস আৰু বাঢ়িব। ধন্যবাদ।
1: ধন্যবাদ বাইদেউ, পৰিৱেশ্য কলাৰ বিষয়ে ইমান সুন্দৰকৈ আমাৰ শ্ৰোতা বন্ধুক জনোৱাৰ বাবে।
2: আমাৰ সৈতে উপস্থিত আছে পৰিৱেশ্য কলা বিভাগৰ কেইজনমান ছাত্ৰ ছাত্ৰী। আমি তেওঁলোকৰ মনৰ অনুভৱ জানিবলৈ, তেওঁলোকৰ প্ৰতিভাৰ উমান ল'বলৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজলৈ যাব বিচাৰিছোঁ। আপুনি নামটো জনাব আৰু আপুনি কোনটো বিভাগৰ আপুনি প্ৰতিনিধিত্ব কৰে সেয়া জনাব আৰু আমাৰ আগত আজি কি কৰি দেখুৱাব বিচাৰিব।
3: ধন্যবাদ। মোৰ নাম শ্ৰী মোপান শৰ্মা, মই পৰিৱেশ্য কলা বিভাগৰ থিয়েটাৰ শাখাৰ ছাত্ৰ। মই এটি গান গুণগুণাবলৈ বিচাৰিম, যথেষ্ট ভুল ক্ৰুটি হ'ব পাৰে তাৰ মাজতে। নিদাৰো কৌৰৱে বেহুখন সজালে,

0: ধন্যবাদ।
1: খুব সুন্দর আরম্ভণি, আপনাদের অশেষ ধন্যবাদ। এবার আমার সঙ্গে উপস্থিত আছে অন্য এগারী ছাত্রী, আপনার পরিচয় জানাব।
2: নমস্কার, মোৰ নাম দীক্ষিতা কাকতি আর মানে শ্রীমন্ত শঙ্করদেব বিশ্ববিদ্যালয়ের নাট্যকলা বিভাগের ছাত্রী। আর আজি মই আমার অল্প দিনের আগতে হয়ে যাওয়া এখন নাটক ফাতেমা বিবির ঘর, যখন আমার অনুবাদ করেছে দুলাল রয় সারে সর্দার, আর পরিচালনাত আছিলে আমার বিভাগের রশ্মিতা শইকীয়া বাইদেউ। তাতে একটা খুব ধুনিয়া চরিত্র আসে জিন্নত বলে, আর এখন এখন নাটক হয়েছে আমার রক্ষণশীল সমাজের কেনেকে এগারী মাকে গোটেকজনী ছোৱালীক চাইছিলে তাৰে এটা চরিত্র হয়েছে জিন্নত। আর মই সেই জিন্নত চরিত্রটোর অকনমান সংলাপ মাতি দিবলে বিচাৰিছো।
1: নিশ্চয়।
2: ময়ো নেকিবক ভাল পাওঁ, বহুত ভাল পাওঁ, বহুত ভাল পাওঁ। মোৰ হিয়াৰ প্ৰাণতকৈও মই নেকিবক বহুত ভাল পাওঁ। তই যিমান পাও তাতকৈ মই সিমান ভাল পাওঁ। চাওঁ মোৰ গাৰ পৰা হাতখন আঁতৰাই নেহে, মোক এনেকৈ নুচুবি, মই কৈছোঁ নহয় মোৰ গাৰ পৰা হাতখন তই এনেকৈ এৰুৱাই নে। একে তেজমঙহৰ বাই ভনী হৈও তোক আজি বৰ পৰপৰ লাগিছে, তই মোৰ কাৰণে এজনী বেলেগ ছোৱালী, তই মোৰ কাৰণে বহুত পৰ, তই মোৰ কাৰণে শত্ৰু। তই আজিৰ পৰা মোৰ লগত এনেকৈ কথা নাপাতিবি, তই মোৰ কাৰণে শত্ৰু।
1: ধন্যবাদ। ধন্যবাদ। আপুনি সৰুৰ পৰা অভিনয়ৰ লগত জড়িত?
2: হয়, সৰুৰ পৰাই নাটক কৰিছিলোঁ, তৃতীয় শ্ৰেণীত পঢ়ি থকাৰ পৰাই। আমাৰ শিৱসাগৰ নাটকলা শিশু বিদ্যা নিকেতনত মই সৰুৰ পৰা নাটক কৰিছিলোঁ, আৰু তেতিয়াৰ পৰা এতিয়ালৈকে যিমান পাৰিছোঁ কৰি গৈ আছোঁ।
1: ঠিক আছে, ধন্যবাদ। আপোনাৰ ভৱিষ্যত জীৱন উজ্জ্বল কামনা কৰিলোঁ।
2: ধন্যবাদ।
3: এইবাৰ আমি আহিছোঁ আন এগৰাকী ছাত্ৰীৰ ওচৰলৈ।
4: নমস্কাৰ, মোৰ নাম গীতিমা দাস, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ নাট্য বিভাগৰ ছাত্ৰী।
3: আপুনি আজি আমাৰ অনুষ্ঠানত কি কৰিব?

0: আপোনালোকৰ অনুষ্ঠানত মই অসমৰ লোকনাট্য কলা পুতলা নাচৰ বিষয়ে দুআষাৰ ক'ম বুলি ভাবিছোঁ।
1: নিশ্চয়।
0: অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ নোহোৱাৰ আগৰে পৰা পুতলা নাচ প্ৰচলিত হৈ আছে। তাৰ এক লিখিত প্ৰমাণ পোৱা যায় কথাগুৰু চৰিতত শিশুলীলাত উল্লেখ আছে যে গুৰুজনাৰ আৱিৰ্ভাৱৰ 22 দিনৰ দিনাখন তেওঁৰ পিতৃ কুসুম্বৰ ভূঞাই তেওঁলোকৰ চোতালত পুতলা নাচ প্ৰদৰ্শন কৰিছিল আৰু সেইটো লিখিত আকাৰে পোৱা যোৱাৰ লগতে আমি গম পাওঁ যে অসমত পুতলা নাচ প্ৰাকশংকৰী যুগৰ পৰা প্ৰচলন হৈ আহিছে। বৰ্তমান সময়ত পুতলা নাচটো নাইকিয়া হৈ যাবলৈ ধৰিছে। তাৰ নাইকিয়া হৈ যোৱাৰ কাৰণ বুলিবলৈ ক'লে আমাৰ বহিৰাগত কিছুমান সংগীত হওক বা আমি বাহিৰৰ সংস্কৃতিটোক আঁকোৱালি লোৱাৰ বিনিময়ত আমাৰ যিবিলাক অনুষ্ঠান পূজা পাৰ্বণত যাতে পুতলা নাচ শিল্পীসকলে প্ৰদৰ্শন কৰিছিল সেই প্ৰদৰ্শনৰ কাৰণে শিল্পীসকলক মানে কি নিমন্ত্ৰণ নোপোৱাৰ অনুযায়ী তেওঁলোকে মানে কি কৰিব নোৱাৰে প্ৰদৰ্শন কৰিব নোৱাৰে শিল্পীবিলাকে। তাৰ কাৰণে বহুতো শিল্পীৰ মানে কি আপোনাৰ সংসাৰ নাছিলে কাৰণ এইটো হৈছে আপোনাৰ পৰিয়াল কৰ্মী মানে পৰিয়াল গোটেইখিনি মানুহে লগ লাগি পুতলা নাচটো চলাই প্ৰদৰ্শন কৰে। যেতিয়া তেওঁলোকে মানে প্ৰদৰ্শন নাপায় নোপোৱাৰ বিনিময়ত তেওঁলোকে সেই পুতলা নাচটো এৰি দিব লগা বাধ্য হয় বাধ্য হৈ অন্য কিছুমান কাম কৰে। তাৰ বিনিময়ত পুতলা নাচটো নোহোৱা হৈ যোৱাৰ অন্য এটা কাৰণ বুলি ধৰিব পাৰি। আৰু বৰ্তমান সময়খিনিত মই ভাবোঁ যে পুতলা নাচটো বৃদ্ধিৰ কাৰণে আমি আমাৰ অসমীয়া সমাজখনে আমাৰ পূজা পাৰ্বণতে হওক উৎসৱতে হওক স্কুল হওক মহাবিদ্যালয়ত হওক পুতলা নাচ প্ৰদৰ্শন কৰিব লাগে। সেই যিকেইটা শিল্পী বৰ্তমান অসমত প্ৰদৰ্শন কৰি আছে পুতলা নাচ তেওঁলোকক সহায় সহযোগিতা আগবঢ়াব লাগে আৰু তেওঁলোকক আমি মানে কি উৎসাহ যোগাব লাগে যাতে তেওঁলোকে কাম পায় কাম কৰে আমাৰ এই পুতলা নাচটো অসমীয়া সমাজত যাতে জীয়াই থাকে। তাৰ কাৰণে মই এইটো মোৰ ক'বলগীয়া আছিলে পুতলা নাচৰ বিষয়ে বৰ্তমান সময়ত।
2: পুতলা নাচ অসমীয়া সংস্কৃতি তথা ভাৰতীয় সংস্কৃতিৰ এক অনবদ্য অংশ। আপুনি আমাৰ লগতে আমাৰ শ্ৰোতাবৃন্দক ইমান সুন্দৰকৈ পুতলা নাচ তথা শিল্পীসকলৰ তথ্য দাঙি ধৰিলে তাৰ বাবে ধন্যবাদ। আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।
3: নমস্কাৰ, মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী। মই থিয়েটাৰ শাখাত পঢ়ি আছোঁ। 2011 চনৰ পৰাই মই নাটকৰ লগত জড়িত হৈ আছোঁ যদিও মই মোৰ দেউতাই কবিতা আবৃত্তি কৰে বা কবিতা লিখে গতিকে ময়ো ইয়াৰ প্ৰতি অলপ আগ্ৰহী হওঁ আৰু সেয়েহে আজি মই এই অনুষ্ঠানত এটা কবিতা নিজৰ লিখা এটা কবিতা মই পাঠ কৰিবলৈ আগবাঢ়িছোঁ।
2: ঠিক আছে, আমি কবিতাৰ মাজলৈ যাওঁ।
3: কবিতাৰ শিৰোনাম প্ৰকৃতিৰ বিজয় মেলা। আজি প্ৰকৃতিয়ে লাভ কৰিছে এক নিৰ্মল শান্তি। চৰাইবোৰে খোলা অন্তৰেৰে উলাহত মুক্ত আকাশত উৰিছে। চাৰিও দিশত শুনিছোঁ সুৱলা সুমধুৰ সংগীত। কুকুৰ মেকুৰীবোৰেও দেখোন মাজ ৰাস্তাত নিজৰ মৃত মাকৰ দুগ্ধ বিচাৰি হাবাথুৰি খোৱা নাই। কছাই দোকানত ওলমি থকা নাই ছাগলী হাঁহ মুৰ্গীৰ মাংস। নাই তাত সোৱাদ লোৱা লোভীয়া মানুহৰ ভিৰ। পিঞ্জৰাত সোমাই থকা পোহনীয়া জীৱকেইটাই দেখোন হাঁহিছে। দুৰ্দান্ত শক্তিশালী ভাইৰাছটোৱে আজি গৰ্ভত ফুলি থকা মানৱ নামৰ জাতিটোক এফালৰ পৰা ধ্বংসি নিব ওলাইছে। মানৱ আজি পিঞ্জৰাবদ্ধ, পৃথিৱী আজি স্তব্ধ। চৰাই চিৰিকটি সুৰীয়া গীতত বতাহ বৰষুণে তাল ধৰিছে। প্ৰকৃতিয়ে পাতিছে কেৱল বিজয় মেলা। আজি প্ৰকৃতিয়ে লাভ কৰিছে এক নিৰ্মল শান্তি। মাক মই সুধিলোঁ, মা, প্ৰতি বছৰে প্ৰকৃতিৰ বাবে 3-4 দিন এইদৰে বন্ধ পালি প্ৰকৃতিক সজীৱ কৰি তুলিব নোৱাৰোঁ জানো? এয়াওতো এক উপায় হ'ব পাৰে পৃথিৱীক শীতল কৰি ৰখাৰ। উত্তৰত মায়ে কেৱল হাঁহিলে, ধন্যবাদ।
2: সঁচাকৈ কবিতাটো খুব সুন্দৰ হৈছে। আশা কৰোঁ তুমি এনেকৈ আগলৈ কবিতা লিখি যোৱা। তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম ময়ূৰাক্ষী নাথ আৰু মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ চতুৰ্থ ষাণ্মাসিকৰ ছাত্ৰী।
2: আজি আপুনি আমাৰ এই অনুষ্ঠানত কি কৰিব?
4: মই ঝুনা কংকন ভূঞা দাদাৰ অনুভৱৰ কিছুমান শব্দ এক কৰি তেওঁ লিখা এষাৰি মই পঢ়িবলৈ ওলাইছোঁ।
2: নিশ্চয়।
4: জীৱনত বহু কথা মিলি মিলি নিমিলা হয়। এটা এটা মুহূৰ্তত অনুভৱ কৰা যায় কি কি হেৰুৱাইছোঁ, কাক কাক হেৰুৱাইছোঁ। বহু সময়ত আপোনাৰ এৰাব নোৱাৰা দায়িত্ব আনৰ বাবে কেৱল মাত্ৰ অজুহাত হ'ব পাৰে। আপোনাৰ ব্যস্ততা আনৰ বাবে কেৱল আৰু কেৱল মাত্ৰ শ্ব' অফ হ'ব পাৰে। বুজি বুজিও বহু মানুহে আপোনাক নুবুজিব পাৰে। যুঁজি যুঁজিও আপুনি কাকো বুজাব নোৱাৰে। সেই সময়বোৰত বুকুত খোজ এটা মাৰি এটা বাক্য ইপাৰ সিপাৰ হয়, মিছ কৰি আছোঁ। বহু কথাই আমি এৰিব নোৱাৰিও এৰিব লগা হয়। জীৱনত এনেকুৱা দিন সকলোৰে আহে। আপুনি মোৰ ঠাইত, মই আপোনাৰ ঠাইত ৰৈ ভাবিব পাৰিলেই সকলো সহজ হৈ পৰে। ধন্যবাদ। ধন্যবাদ, ইমান সুন্দরকৈ অনুভৱৰ দুখাৰি পাঠ কৰি দিলে, তাৰ বাবে সঁচাকৈ শুনি ভাল লাগিলে। আপুনি যিহেতু কৈছে এবাৰ আপোনাৰ শেষৰটো ষান্মাসিক, গতিকে অনুভৱ কেনেকুৱা?
1: অনুভৱ মানে সকলো আৰম্ভণিৰ এটা শেষ থাকে, তেনেকৈ আৰম্ভ কৰিছিলোঁ 2022 চনত আমি, আৰু এতিয়া শেষ হ'ব হ'ল। কেনেকৈ পাৰ হৈ গ'ল 2 বছৰ একদমেই গম নাপালোঁ। আমি যিহেতু মানে নাটকৰ মানুহ, নাটক মানে আমি পৰিৱেশ্য কলা বিভাগ, যিহেতু ডান্স, ড্ৰামা, মিউজিক তিনিওটা শাখাৰে গঠিত এটা বিভাগ, য'ত মানে আমি মনৰ কথাবিলাক খুলি ক'ব পাৰোঁ, য'ত কোনেও কাকো জাজ নকৰে। কাৰণ আমি যিহেতু কলাৰ লগত জড়িত, গতিকে আমাৰ ইয়াত জাজমেণ্টৰ কোনো কথাই আহি নপৰে। গতিকে এই যে বন্ধুখিনিক, এই সময়খিনিক লৈ, স্মৃতিখিনিক লৈ ঘৰলৈ উভতি যাম। ক'ৰবাত নহয় ক'ৰবাত আজি একমাহমানৰ পৰাই বুকুৰ বিষ এটা হৈ আছে, যিটো বিষৰ কোনো ঔষধ নাই, কোনো চিকিৎসা নাই। সেই মাত্ৰ চিকিৎসা হৈছে এই সময়খিনি, মানে যিমান পাৰোঁ। আৰু মই ইয়াতে 10 দিন আছোঁ এইখন গুৱাহাটীত, আৰু এই 10 দিনত মই ভাবিছোঁ যে গোটেই বন্ধু বান্ধৱী আৰু যিমানখিনি মানুহ আছিলে তেওঁলোকৰ লগত সম্পূৰ্ণ নিজক উদঙাই মই সময় কটাম, যাতে এই স্মৃতিখিনি লৈ গোটেই জীৱনটো পাৰ কৰিব পাৰোঁ।
5: এইবাৰ আমাৰ সৈতে আছে অন্য এজন ছাত্ৰ, আমি তেখেতৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ।
6: নমস্কাৰ, মোৰ নাম শ্ৰী অংশুপতি শইকীয়া, মই থিয়েটাৰ বিভাগৰ ছাত্ৰ।
5: আপুনি কেতিয়াৰ পৰা থিয়েটাৰৰ লগত জড়িত হৈ আছে?
6: মই এতিয়া ক'বলৈ গ'লে 6 বছৰ মানেই হ'ল লাগি থকা থিয়েটাৰত। এবাৰ মোৰ শেষ হ'ব, মাষ্টাৰ্ছ কৰিছোঁ এতিয়া, আজি পৰীক্ষা আছিলে, এতিয়া শেষ হ'ব আজি।
5: আপুনি কিবা এটা কৰি শুনাব, আমাক সংলাপ এটা যদি মাতি শুনে ভাল লাগিব।
6: যিহেতু মই থিয়েটাৰ বিভাগৰ ছাত্ৰ, সেইকাৰণে সংলাপ এটাই কৈছোঁ। মই নাটকখন কৰিছিলোঁ লাচিত বৰফুকন বুলি, প্ৰবীণ কুমাৰ শইকীয়া ছাৰৰ, তাৰে এটা সংলাপ কৈছোঁ। আতন বুঢ়াগোহাঁইৰ স্বৰ্গদেউ। চৰাই গছত বাঁহ লৈ পোৱালি জগায়, সেই পোৱালি তুলি তালি কিছু ডাঙৰ হ'লে তাক ঠোঁটত ধৰি উৰুৱাই চায়, সিডালে সিডালে লৈ ফুৰায়, পাখি গজাৰ লগে লগে উৰিবলৈ নিদিয়ে তাক, উৰিব পাৰিলে আকৌ মাটিলৈ নমায়। তেতিয়াও কিন্তু সি নিজে খুটি খাব নোৱাৰালৈ লগ নেৰে মাকজনীয়ে, কিন্তু তাকেই হ'বলৈ নিদি যদি পাখি গজাৰ লগে লগে তাক উৰিবলৈ দিয়া হয়, সেই চৰাই হয়তো কোনোবা শিয়াল কুকুৰে খায়, নতুবা মানুহে ধৰি নিয়ে। ধন্যবাদ,
5: অশেষ ধন্যবাদ। ভৱিষ্যত পৰিকল্পনা কেনেধৰণৰ এতিয়া?
6: এতিয়া তাকে ইউনিভাৰ্চিটি শেষ হোৱাৰ পিছত নাটকৰ গ্ৰুপত কাম কৰিব লাগিব, তাকে আছে আৰু কিছুমান পৰিকল্পনা। চাকৰিও লাগে, পইচাও লাগে, টকা লাগে।
5: ঠিক আছে, আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ, আপুনি মনে বিচৰা ধৰণে কাম কৰি যাওক।
7: নমস্কাৰ, মোৰ নাম শিল্পীকা বৰা, মই শংকৰদেৱ বিশ্ববিদ্যালয়ৰ চতুৰ্থ ষান্মাসিকৰ ছাত্ৰী। মই সত্ৰীয়া নৃত্যত মাষ্টাৰ্ছ কৰি আছোঁ, মানে পাৰফৰ্মিং আৰ্টছ হয়, কিন্তু মোৰ ভাগটো সত্ৰীয়া হয়। সৰুৰ পৰাই সত্ৰীয়া নাচি আহিছোঁ, সত্ৰীয়াৰ প্ৰতি এটা বেলেগ ধৰণৰ আকৰ্ষণ আছে। যিহেতু শংকৰ নৃত্য বুলি ক'লে মনত মানে এটা প্ৰথমতেতো আধ্যাত্মিক ভাৱটোৱে মনলৈ আহে, শংকৰদেৱ গুৰুজনাৰ যি সৃষ্টিৰাজি, সেই সৃষ্টিৰাজিখিনি ময়ো নিজে শিকি মেলি বুজি যিখিনি পাৰোঁ সেইখিনি উপস্থাপন কৰিব বিচাৰিছোঁ। বহুতো শিকিবলৈ বৰ্তমান বাকী আছে, কিন্তু তথাপিতো যিমানখিনি পাৰোঁ সেই পৰ্যাপ্তে মই মানুহৰ ওচৰত পৰিৱেশন কৰিছোঁ, মঞ্চত পৰিৱেশন কৰিছোঁ, তাৰ পৰা বহু অভিজ্ঞতাও পাইছোঁ। সেয়া আৰু তাৰোপৰি কিছুমান কাম বাকী আছে, গৱেষণাৰ লগতো জড়িত হৈ আহিছোঁ। এতিয়া আমাৰ 4th ছেম যেতিয়া অলপ গৱেষণাৰ কামো ব্যস্ত হৈ থাকিবলগীয়া হৈছে। আমাৰ যোনখিনি সত্ৰীয়া নৃত্যৰ তাৰ লগত কিছুমান নাচ জড়িত হৈ আছে, ভাওনা কেন্দ্ৰিক নাচসমূহ, যিবিলাক ভাওনাত পৰিৱেশন কৰা হয়, অৰ্থাৎ গুৰুজনাৰ সৃষ্ট অংকীয়া ভাওনাই হওক বা মাধৱদেৱৰ ঝুমুৰাসমূহেই হওক, তাত কিছুমান ধৰণৰ নাচ দেখা পোৱা যায়, যেনে তোমাৰ সূত্ৰধাৰী নাচ, গোসাঁই নাচ, গোপী প্ৰৱেশৰ নাচ, তাৰোপৰি খৰমান হওক বা ভোজন বেহাৰ নাচ, এই সকলোবোৰক আমি আচলতে ভাওনাকেন্দ্ৰিক নাচ বুলি কওঁ। সেই ভাওনাকেন্দ্ৰিক নাচবোৰ কেনেকৈ ক'ত পৰিৱেশন কৰা হয় বা পৰিৱেশন ৰীতি কেনেকুৱা, পৰিৱেশন আৰ্হি কেনেকুৱা, সেই বিষয়ে মই অলপ গভীৰভাৱে অধ্যয়ন কৰি আছোঁ। সেইকাৰণে মই অলপ মোৰ সেই কথাখিনিকে ইয়াত জনাব বিচাৰিলোঁ। আচলতে বৰ্তমান সময়ত সেই নৃত্যশৈলীবিলাক আগত থাকি কিছু পৰিৱৰ্তন হৈছে, নোহোৱাও নহয়, কিন্তু তেনে কৰিব যাওঁতে কিন্তু সেই আগৰ আমাৰ যিটো গুৰুজনাই উলিয়াই থৈ গৈছিলে সত্ৰীয়া নৃত্যখিনি, তাৰপৰা কিন্তু মূল শিপাডাল একদম ছিঙি যোৱা নাইকিয়া। আগৰ দিনত সেই সত্ৰীয়া নাচখিনি ব্যৱহাৰ কৰিবলৈ বা যি ধৰণৰ সাজ পোছাক ব্যৱহাৰ কৰিছিলে, যি ধৰণৰ মেকআপ ব্যৱহাৰ কৰিছিলে বা পোহৰৰ ব্যৱস্থা হিচাপে যিবিলাক ব্যৱহাৰ কৰিছিলে, বৰ্তমান সময়ত তাৰ কিছু পৰিৱৰ্তন দেখা পোৱা যায়। আগৰ দিনত যেনে তোমাৰ পোহৰৰ হিচাপে অগ্নিগড়ত যেনে বন্তি থাকে, নগছ প্ৰজ্বলিত বন্তি, যিয়ে নৱৰসৰ প্ৰতীক বুজায়, তাৰোপৰি সেই থিয়াও পোহৰৰ ব্যৱস্থা দিছিলে, তাৰোপৰি আৰিয়া মতা এইবিলাকৰ জৰিয়তে সেইখিনি সময়ত পোহৰৰ ব্যৱস্থাটো কৰা হৈছিলে, তাৰোপৰি বাদুলি চাকিৰো ব্যৱহাৰ কৰা হৈছিল। কিন্তু বৰ্তমান সময়ত তাৰ বহুতো আধুনিকতা আহি পৰিছে, বিভিন্ন ধৰণৰ লাইটছ আহি পৰিছে, কিন্তু এই লাইটছবোৰ

0: অহাৰ কাৰণে এটা সুফল হৈছে যে চৰিত্ৰবিলাকক আমি ভালদৰে বুজি পোৱা হৈছোঁ বা চৰিত্ৰবিলাকৰ বিশ্লেষণটো ধুনীয়াকৈ মানুহৰ ওচৰত স্বতঃস্ফূৰ্তভাৱে ওলাই পৰিছে। তাৰোপৰি সাজসজ্জাৰ ক্ষেত্ৰতো আগৰ দৰেই পৰিধান কৰা দেখা যায়, যেনেদৰে গোপীসকলে ঘূৰি ব্যৱহাৰ কৰে, তাৰোপৰি ওপৰত বুকু চোলা, তাৰ ওপৰত এখন চাদৰ ব্যৱহাৰ কৰে আৰু কঁকালত এখন কাঞ্চি ব্যৱহাৰ কৰা দেখা যায়। বৰ্তমান সময়তো সেই ৰীতিয়ে পৰিৱেশন শৈলীত ব্যৱহাৰ কৰা হৈছে। খালি অলপ পৰিৱৰ্তন হৈছে যেতিয়া পৰিৱেশন আৰ্হি কিছুমান বা পৰিৱেশন কৰা জেগাসমূহত। আগতে পৰিৱেশন কৰিছিলে নাচসমূহ সাধাৰণতে নামঘৰৰ মজিয়াত, এতিয়া বৰ্তমান নামঘৰৰ মজিয়াৰ পৰা মুকলি ঠাইত কৰিব ল'লে আৰু লাহে লাহে প্ৰচিনিয়াম ষ্টেজ পালেহি। প্ৰচিনিয়াম ষ্টেজ পোৱাৰ লগে লগে তাৰ কিছুমান ৰীতি সলনি হোৱা দেখা গৈছে। গতিকে এই পৰিৱেশন শৈলীবিলাক, আৰ্হিবিলাক বা ইয়াত ব্যৱহৃত কলা কৌশলবিলাকৰ ওপৰত মই অলপ অধ্যয়ন কৰি আছোঁ। অধ্যয়ন এতিয়াও জাৰি ৰাখিছোঁ আৰু বহুত জানিবলৈ বাকী আছে। তথাপিতো মই ইয়াৰ কিছুমান বুজিবলগীয়া যিখিনি দিশ আছে সেইখিনি এতিয়াও কৰিয়ে আছোঁ। তাৰোপৰি সেয়াই তেনেকৈ সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ আছোঁ আৰু আগলৈও ভাল এগৰাকী সত্ৰীয়া নৃত্যবিদ হিচাপে ভাবোঁ, নিজক চাব বিচাৰোঁ, তাকে আৰু কি হয় চাওঁ।
1: নিশ্চয় খুব ভাল হ'ব। আপুনি সত্ৰীয়া নৃত্যৰ যি স্বকীয়তা সেই সম্পৰ্কে আমাক খুব কম সময়তে খুব বিতংভাৱে ক'লে। আমি আশা কৰোঁ আপুনি ভৱিষ্যতেও সত্ৰীয়া নৃত্যৰ লগত জড়িত হৈ থাকক, এই দিশটোত আপুনি কাম কৰক, তাৰ বাবে শুভেচ্ছা জনালোঁ, ধন্যবাদ। আমাৰ সৈতে বৰ্তমান আছে পৰিৱেশ কলা বিভাগৰে এজন শিক্ষক, তেখেতৰ পৰা আমি কিছু কথা জানিবলৈ বিচাৰিম। ছাৰ, আপোনাৰ নামটো জনাব আৰু আপুনি কোনটো বিভাগত শিক্ষাদান কৰে সেই বিষয়ে আমাক জনাব।
2: নমস্কাৰ, মোৰ নাম শ্ৰীমান ফুনমণি শৰ্মা। মই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশ কলা বিভাগৰ তিনিটা ষ্ট্ৰীম আছে, নৃত্য, নাট্য আৰু সংগীত। তাৰে মই যিটো নাটক বিভাগ, তো নাটকৰ শাখাত মই বৰ্তমান কৰ্মৰত এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে, মই সহকাৰী অধ্যাপক ৰূপে মই আছোঁ বৰ্তমান। আৰু মোৰ কমপ্লিট কামটো হৈছে এই বিভাগটোৰ ছাত্ৰ ছাত্ৰীৰ লগত লগ হৈ একেলগে নাটকীয় অনুভূতিবিলাক পাঠদান বা চিলেবাছৰ লগত সমন্বয় ৰাখি তেখেতসকলক নাটকীয় এটা পৰিৱেশ বা পৰীক্ষণমূলকভাৱে কিছুমান কাম কাজ আগবঢ়াই দিয়া।
1: যিহেতু পৰিৱেশ কলা পাঠ্যক্ৰমটো অসমৰ কেইখনমান নিৰ্ধাৰিত বিশ্ববিদ্যালয়তহে বৰ্তমান প্ৰচলন হৈ আছে, এই বিভাগত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে কেনেধৰণৰ পেছাগত সুযোগ সুবিধা লাভ কৰিব পাৰে বা ছাত্ৰ ছাত্ৰীসকলে ভৱিষ্যতে সন্মুখীন হ'ব পৰা বৃত্তিগত সুবিধা বা অসুবিধাসমূহৰ বিষয়ে অকণমান জনাবচোন।
2: মই যিটো দেখিছোঁ এটা মোৰ নিজৰ সম্যক জ্ঞান আৰু অবজাৰ্ভেশ্যনৰ ফালৰ পৰা মই এটা ক'ব বিচাৰোঁ যে অসমত প্ৰতিভাৰ মানে অভাৱ নাই। প্ৰত্যেক ঘৰতে তিনি চাৰিজনকে শিল্পী মই অসমৰ ঘৰে ঘৰে দেখা পাইছোঁ। তো এনে ক্ষেত্ৰত প্ৰতি মুহূৰ্ততে আমাৰ এটা দায়িত্ব আহি পৰে যে এই যি শিল্পী সত্তা থকা ব্যক্তিসকল, তেখেতসকলক এটা পৃথিৱীৰ যাতে সকলো জেগাতে চিনি পোৱা এটা যাতে অনুভূতি তেখেতসকলক প্ৰদান কৰিব পৰা যায়, এইটো চৰকাৰ আৰু আমাৰ যিবিলাক শিক্ষানুষ্ঠান আছে সেইসকল এটা অগ্ৰজ ভূমিকা পালন কৰিব বুলি মই সদায় ভাবি আহিছোঁ। তথা মই নিজেও চেষ্টা কৰি আছোঁ আৰু যাতে অসমৰ যি কলা সংস্কৃতি আছে, যি কাৰিকৰী দিশ আছে, এইবিলাকক যাতে আমি উন্নত মানদণ্ডলৈ নিব পাৰোঁ, লগতে ইয়াৰ শিল্পী কলা কৌশলীসকল যাতে বাহিৰত গৈ ইয়াৰ এটা চানেকি ৰূপ আমাক যাতে দাঙি ধৰিব পাৰে, তাৰ এটা প্ৰচেষ্টা আমি সদায় চলি আহিছোঁ। লগতে আন এটা কথা হ'ল, আমাৰ এই কলাটোক কি ধৰণে পেচাদাৰী ৰূপ দিব পৰা যায়। তো আমাৰ ইয়াতে নাটকৰ অভিনয় শিকে, অভিনয় বোলা বস্তুটো এনেকুৱা নহয় যে আমি অকল ৰুমৰ ভিতৰতে কৰি আছোঁ, আমি ইয়াৰ পৰা বাহিৰত গৈ পেলাই বহুতো কাম কৰিছোঁ। আমাৰ ক্লাছৰুমৰ বাহিৰতো আমি বিভিন্ন ধৰণৰ কাম কৰিছোঁ। এই কামবিলাক আমি ভৱিষ্যতে ল'ৰা ছোৱালীসকলক প্ৰত্যেককে আমি জনাওঁ যে তোমালোকৰ এটা নিজাকে ষ্টেণ্ড ল'ব পৰাকৈ যাতে এটা তোমাৰ ব্যক্তিগত সত্তা যাতে তোমালোকে গঢ়ি তুলিব পৰা নিজৰ। আৰু প্ৰথম কথাটো হৈছে যে আমি এজন ব্যক্তি বা আমাৰ এজন ব্যক্তি, এজন মানুহ হ'বলৈ আচলতে আমাক যিখিনি গুণৰ প্ৰয়োজন হয় সেইটো বস্তু পৰিৱেশ কলা বিভাগে সদায় প্ৰদান কৰে। আৰু ল'ৰা ছোৱালীবিলাকে নিজৰ সেই মানৱীয় অনুভূতিবিলাক যাতে বিশ্বৰ লগতে অসমৰ ঘৰে ঘৰে যাতে সেইটো নি এটা উন্নত মানদণ্ডৰ বা এটা ক্ৰিয়েটিভ ইমাজিনেৰী চিটুৱেশ্যন যাতে গঢ়িব পাৰে, সেইটো এটা দিশ আমি।
3: ইমান পৰে শ্ৰোতাসকলে বাৰেৰহণীয়া গীত মাতৰ অনুষ্ঠান হিভি ফুৰে শুনিলে। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰিৱেশিত অনুষ্ঠানসমূহ শুনিলে। অনুষ্ঠানটিৰ প্ৰযোজনা আছিলে পম্পী বৈশ্য আৰু সহস্ৰাব্দী দত্তৰ। প্ৰিয় শ্ৰোতা, যুৱবাণীৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ অহাৰ লগে লগে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা ডেইজিৰ সৈতে মই শাশ্বতী আজিলৈ ইমানতে বিদায় লৈছো। নমস্কাৰ।

পাৰে আপোনালোকে যুৱক যুৱতীৰ উদ্দেশ্যে প্ৰচাৰিত অনুষ্ঠান যুৱবাণী শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে 289.9 মিটাৰত 1035 কিলোহাৰ্জ আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।

0: মিডিয়াম এফৰ 411.5 আৰু 289.9 মিটাৰ, এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জ আৰু ডি আৰ এম ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু প্ৰাগজ্যোতিষপুৰ। এতিয়া শুনক আজি দিনৰ 11 বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনাইছে।
1: মোৰ প্ৰিয় দেশবাসী নমস্কাৰ। আমাৰ জীৱনত কিছু তাৰিখ এনেধৰণৰ যাক মনত ৰখাৰ বাবে কেলেণ্ডাৰ চোৱাৰ প্ৰয়োজনেই নহয়। আজি 26 জুলাইও এনে এটা তাৰিখ। আজি কাৰ্গিল বিজয় দিৱস। এই দিনটোৱে আমাক গৰ্বৰে উপচাই পেলায়। এই দিনটোৱে আমাক আমাৰ বীৰ জোৱানসকলৰ অদ্ভুত সাহসক সোঁৱৰাই দিয়ে। কাৰ্গিলৰ উচ্চ শিখৰ, কঠিন জলবায়ু, শত্ৰুৰ প্ৰত্যাহ্বান, সকলো পৰিস্থিতি আমাৰ সৈনিকসকলৰ সন্মুখত আছিল, কিন্তু তেওঁলোকৰ মনোবল সকলো প্ৰত্যাহ্বান ৰক্ষাৰ বাবে সকলো অৰ্পণ কৰে। আজি কাৰ্গিল বিজয় দিৱসত মই সকলো বীৰ শ্বহীদ আৰু বীৰ সৈনিকক শ্ৰদ্ধাৰে নমস্কাৰ জনাইছো। বন্ধুসকল, আজিৰ ভাৰতে নিজৰ বীৰসকলক কেৱল স্মৰণ কৰাই নহয়, কেইবাটাও প্ৰজন্মলৈ তেওঁলোকৰ গাথাক পৰিচিত কৰায়। এই উদ্দেশ্যেৰে এই বছৰত এক বিশেষ শৌৰ্য বিজয় যাত্ৰাৰ আয়োজন কৰা হৈছিল। 14 জুলাইত দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰকৰ পৰা আৰম্ভ হোৱা এই মটৰচাইকেল যাত্ৰা দ্ৰাছৰ কাৰ্গিল যুদ্ধ স্মাৰকত উপস্থিত হ'ব। ইয়াৰ বাৰ্তা হ'ল ওৱান ৰাইড ওৱান নেশ্যন ওৱান চেলিউট। এই যাত্ৰাই আমাক স্মৰণ কৰায় যে দেশৰ হকে দিয়া বলিদান কেতিয়াও পাহৰিব নোৱাৰি। বন্ধুসকল, আজি ভাৰতে নিজৰ সৈনিকসকলৰ সাহসৰ লগে লগে প্ৰযুক্তিগত ক্ষমতাকো শক্তিশালী কৰিছে। কিছুদিন পূৰ্বে ভাৰতীয় নৌসেনাত INS মহেন্দ্ৰগিৰি সংযুক্ত হৈছে। এইখন আধুনিক যুদ্ধ জাহাজৰ চানেকি ভাৰততে কৰা হৈছে, নিৰ্মাণো ভাৰততে কৰা হৈছে। ইয়াত 75%তকৈও অধিক স্বদেশী সামগ্ৰী ব্যৱহাৰ কৰা হৈছে। এয়া আত্মনিৰ্ভৰ ভাৰতৰ বৰ্ধিত শক্তিৰ প্ৰতীক। এই মাহতেই DRDOই পিনাকা লং ৰেঞ্জ গাইডেড ৰকেটৰ সফল উৎক্ষেপণ সম্পন্ন কৰিছে। এই সফলতাৰ আঁৰত আমাৰ বৈজ্ঞানিক আৰু অভিযন্তাসকলৰ সামূহিক পৰিশ্ৰম নিহিত হৈ আছে। 2-3 দিন পূৰ্বে DRDOই কুছা মিছাইলৰো সফল পৰীক্ষণ কৰিছে। বন্ধুসকল, আজি প্ৰতিৰক্ষা উৎপাদন বা প্ৰতিৰক্ষা ৰপ্তানি অথবা মিত্ৰ দেশৰ সৈতে ৰাজনৈতিক সহযোগৰ ক্ষেত্ৰত ভাৰতে নিৰন্তৰ নতুন শিখৰত আৰোহণ কৰিছে। এই মাহৰ আৰম্ভণিতে মই ইণ্ডোনেছিয়াত আছিলো, য'ত ব্ৰহ্মছ আৰু অস্ত্ৰ মিছাইলৰ বাবে এক বৃহৎ বুজাপৰা চুক্তি হৈছিল।

ভাৰতৰ প্ৰতিৰক্ষা উপকৰণ আৰু প্ৰযুক্তিৰ ক্ষেত্ৰত বিশ্বৰ ভৰসা বাঢ়িছে। আহক, এই কাৰ্গিল বিজয় দিৱসত আমি আমাৰ অমৰ শ্বহীদসকলক স্মৰণ কৰোঁ আৰু এক সুৰক্ষিত, সক্ষম আৰু আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণত আমাৰ সংকল্প আৰু দৃঢ় কৰোঁ। মোৰ প্ৰিয় দেশবাসী, মন কী বাতৰ যোৱাটো খণ্ডত মই আপোনালোকৰ সৈতে কেটচ দ্য ৰেইন অভিযানৰ বিষয়ে কথা পাতিছিলোঁ। মই অনুৰোধ কৰিছিলোঁ যে বৰষুণৰ প্ৰতিটোপাল পানী সংৰক্ষণৰ এই অভিযানক জন আন্দোলন হিচাপে গঢ়ি তোলক। কেটচ দ্য ৰেইনৰ বাৰ্তা একেবাৰে পোনপটীয়া, য'ত বৰষুণ পৰে, যেতিয়া বৰষুণ পৰে তাতে পানী সংৰক্ষণ কৰক। সেইবাবেই 4 জুলাইৰ পৰা সমগ্ৰ দেশতে এক বিশেষ অভিযান আৰম্ভ কৰা হৈছে। ইয়াৰ জৰিয়তে বৰষুণৰ পানী সঞ্চয়, ভূগৰ্ভৰ পানীক পুনৰাই আহৰণ, পুৰণি জলস্তৰক পুনৰ্জীৱন আৰু গছপুলি ৰোপণ কাৰ্যসূচীক নতুন গতি প্ৰদান কৰা হৈছে। মই খুবেই সুখী যে গাঁৱেই হওক বা চহৰ, পঞ্চায়তেই হওক বা সামাজিক সংস্থা, সকলো স্থানতেই সকলোৱে আগবাঢ়ি আহি অংশগ্ৰহণ কৰিছে। ক'ৰবাত পুৰণি পুখুৰীৰ পৰা বোকা খান্দি উলিওৱা হৈছে, ক'ৰবাত কুঁৱাসমূহক পুনৰ্জীৱন দিয়া হৈছে, বন্ধ হৈ থকা বোৰৱেলসমূহক ভূগৰ্ভৰ পানী ৰিচাৰ্জৰ মাধ্যম কৰা হৈছে। বন্ধুসকল, মধ্যপ্ৰদেশৰ সিধি জিলাত প্ৰায় 1500 পুখুৰী নিৰ্মাণ কৰা হৈছে। নৰসিংহপুৰত অমৃত সৰোবৰ নিৰ্মাণ কৰা হৈছে। মহাৰাষ্ট্ৰৰ নাছিকৰ পানীৰ ধাৰণ ক্ষমতা বৃদ্ধি পাইছে। অন্ধ্ৰপ্ৰদেশৰ নন্দয়ালৰ প্ৰতিখন গাঁও পঞ্চায়ততে পুৰণি পুখুৰীবোৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হৈছে। আমাৰ নগৰবোৰো পিছপৰি থকা নাই। ছত্তীশগড়ৰ কোৰবা, উৰিষ্যাৰ ভুৱনেশ্বৰ আৰু অন্ধ্ৰপ্ৰদেশৰ বিজয়নগৰমত এই অভিযানৰ ফল ভালকৈ দেখা পোৱা গৈছে। আহক, আমিও আমাৰ ওচৰৰ কোনো এটা পুখুৰী বা কুঁৱাৰ দায়িত্ব লওঁ, পানীৰ প্ৰতিটো টোপাল বচাওঁ। আজি সাঁচি ৰখা প্ৰতিটো টোপাল ভৱিষ্যতৰ প্ৰজন্মৰ বাবে ডাঙৰ সম্পদ। মোৰ প্ৰিয় দেশবাসী, কেইদিনমান আগতে গ্লাছগোত কমনৱেলথ গেমছ আৰম্ভ হৈছে। প্ৰতিজন দেশবাসীয়ে ভাৰতীয় দলটোক শুভেচ্ছা যাচিছে। তেওঁলোক আটাইয়ে বিচাৰিছে আমাৰ প্ৰতিজন খেলুৱৈয়ে ভাল প্ৰদৰ্শন কৰি আটাইৰে অন্তৰ জয় কৰিব। বন্ধুসকল, শেহতীয়াকৈ আমাৰ যুৱকসকলে ক্ৰীড়াক্ষেত্ৰত সুন্দৰ প্ৰদৰ্শন কৰি আছে। PV সিন্ধু বেডমিণ্টনত জাপান অ'পেনত খিতাপ জয় কৰা প্ৰথমগৰাকী ভাৰতীয় হ'ল। ই গোটেই দেশৰ বাবে গৌৰৱৰ কথা। ভাৰতীয় মহিলা ক্ৰিকেটৰ দলটোৱে লণ্ডনৰ লৰ্ডছ ষ্টেডিয়ামত নিজৰ প্ৰথমখন টেষ্ট মেচত জয়ী হয়। আমাৰ দলে 270 ৰাণৰ বিশাল ব্যৱধানত বিজয়ী হৈ ইতিহাস ৰচনা কৰে। কিন্তু সেইটোৱেই একমাত্ৰ কথা নহয়। লৰ্ডছ ষ্টেডিয়ামৰ সুদীৰ্ঘ ইতিহাসত এইখন আছিল প্ৰথমখন মহিলা দলৰ টেষ্ট মেচ। এই ষ্টেডিয়ামতে 1983 চনত ভাৰতে প্ৰথমবাৰৰ বাবে ক্ৰিকেটৰ বিশ্বকাপ জয় কৰিছিল। এতিয়া আমাৰ নাৰী শক্তিয়েও ইয়াতেই দেশৰ নাম উজ্জ্বল কৰিলে। বন্ধুসকল, কিছুমান সৰু সৰু প্ৰয়াসৰে বহুত গুৰুত্ব থাকে। কেৰালামৰ এৰ্ণাকুলামৰ দক্ষিণে চিত্তুৰত এখন বিদ্যালয়ত এটা সংস্কৃত ক্লাব আছে। ইয়াত এজন শিক্ষক অভিলাষ ডাঙৰীয়াই বেলেগ ধৰণেৰে সংস্কৃত ভাষাক জনপ্ৰিয় কৰিছে। অক্ষৰকন্দুক নামৰ এই প্ৰকল্পটোত সংস্কৃত ভাষাৰ প্ৰতিটো আখৰক ফুটবল খেলৰ ব্যৱহৃত শব্দৰ সৈতে সংযুক্ত কৰি সহজবোধ্য কৰি তোলা হৈছে। ফলত শিকোতেও আনন্দ পোৱা যায় আৰু খেলৰ প্ৰতিও ধাউতি বাঢ়ে। মোৰ প্ৰিয় দেশবাসী, যোৱা দেওবাৰে হোৱা বিক্ৰম 1ৰ সফল উৎক্ষেপণে প্ৰতিজন দেশবাসীকে গৌৰৱান্বিত কৰিছে। আমি প্ৰতিজন ভাৰতীয় মহাকাশ ক্ষেত্ৰৰ এই ঐতিহাসিক মুহূৰ্তৰ সাক্ষী হলোঁ। ই আছিল ব্যক্তিগত খণ্ডত নিৰ্মিত প্ৰথমটো ৰকেট। আমাৰ যুৱ উদ্ভাৱকে এই অকল্পনীয় কামটো কৰি দেখুৱালে। তেওঁ কৌশল্য, আগ্ৰহ আৰু ধৈৰ্যৰ সমন্বয়ৰ সুন্দৰ উদাহৰণ দাঙি ধৰিলে। দীৰ্ঘদিন ধৰি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি নোহোৱাকৈ আছিল। এই ক্ষেত্ৰত আগ্ৰহ থকা বহু যুৱকে নিজৰ প্ৰতিভা প্ৰদৰ্শনৰ সুযোগ নাপাইছিল। যুৱকসকলৰ হিতৰ বাবে আমি মহাকাশ ক্ষেত্ৰ ব্যক্তিগত খণ্ডৰ বাবে মুকলি কৰি দিলোঁ। ইয়াৰ ফল আজি বিশ্বই দেখা পাইছে। বন্ধুসকল, আমাৰ যুৱকসকলে বিজ্ঞানতো ভাৰতৰ শিৰ উচ্চ কৰিবলৈ সক্ষম হৈছে। ছায়েন্স অলিম্পিয়াডজ পৃথিৱীৰ এটি গুৰুত্বপূৰ্ণ প্ৰতিযোগিতা। ইয়াত বহুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে ভাগ লয়।
এই মাহতে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজী আৰু মেথমেটিক্স বিষয়ৰ অলিম্পিয়াড হৈছিল। এই প্ৰতিযোগিতাসমূহত ভাৰতীয় দলটোৱে সুন্দৰ প্ৰদৰ্শন কৰে। ফিজিক্স অলিম্পিয়াডত আমাৰ 5 প্ৰতিযোগীয়ে স্বৰ্ণ পদক জয় কৰে আৰু ভাৰতে প্ৰথম স্থান লাভ কৰে। যোৱা 1 দশকত প্ৰতিটো ফিজিক্স অলিম্পিয়াডত আমাৰ ছাত্ৰসকলে সোণৰ বা ৰূপৰ পদক অৰ্জন কৰি আহিছে। কেমিষ্ট্ৰি অলিম্পিয়াডতে আমাৰ প্ৰতিজন ছাত্ৰ ছাত্ৰীয়ে স্বৰ্ণ পদক লাভ কৰিলে। এইটো এতিয়ালৈকে হোৱা প্ৰদৰ্শনসমূহৰ ভিতৰত শ্ৰেষ্ঠ প্ৰদৰ্শন। বায়'লজী অলিম্পিয়াডতো আমাৰ প্ৰতিজন প্ৰতিযোগীয়ে স্বৰ্ণ পদককে ধৰি বিভিন্ন পদক লাভ কৰিছে। মেথমেটিক্স অলিম্পিয়াডত আমাৰ প্ৰতিযোগীসকলে 2 সোণৰ আৰু 4 ৰূপৰ পদক অৰ্জন কৰে। দেশৰ যুৱশক্তিক লৈ মই গৌৰৱান্বিত। ভাৰতত অলিম্পিয়াড আৰু হেকাথনৰ প্ৰতি মানুহৰ আগ্ৰহ বৃদ্ধি পাই আহিছে। মোৰ বিশ্বাস দেশৰ যুৱকসকল আৰু অধিককৈ এই প্ৰতিযোগিতাসমূহৰ সৈতে জড়িত হ'ব আৰু ভাৰতৰ গৌৰৱ বৃদ্ধি কৰিব। মোৰ প্ৰিয় দেশবাসীসকল, শক্তি আৰু সাহসেৰে আগবাঢ়ি গ'লে যিকোনো পথ সহজে অতিক্ৰম কৰিব পাৰি। কাশ্মীৰৰ পৰম্পৰাগতভাৱে নিৰ্মাণ কৰা ৱগু নামৰ কঠবিধ ইয়াৰ উদাহৰণ। প্ৰথমতে দলনিৰ পৰা দলঘাঁহজাতীয় তৃণ উঠাই আনি ৰ'দত শুকুৱাই লোৱা হয় আৰু পিছত ধানখেৰৰ সৈতে বৈ এই বিশেষ কঠবিধ তৈয়াৰ কৰা হয়। 2 কাৰিকৰক একোখন কঠ প্ৰস্তুত কৰিবলৈ 4 সময় লাগে। এই কঠবিধ পৰিৱেশ অনুকূল আৰু এই কঠবিধ ব্যৱহাৰ কৰিলে গৰম দিনত ঠাণ্ডা লাগে আৰু ঠাণ্ডা দিনত গৰম লাগে। মাজতে এই পৰম্পৰাগত কঠৰ প্ৰচলন কমি গৈছিল। পিছে শ্ৰীনগৰৰ গোলাম হুছেইন আৰু তেখেতৰ জী তঞ্জিলাই এই ৱগু কঠবিধক পুনৰ জীৱন দিয়াৰ সংকল্প ল'লে। সাধাৰণ পৰিয়ালৰ এই ব্যক্তি দুজনে অনেক বাধা বিঘিনি অতিক্ৰম কৰি এই কঠ নিৰ্মাণ কৰি গ'ল। চাওঁতে চাওঁতে আন লোকসকলো এই কাৰ্যত লাগি পৰিল। তেওঁলোকে চৰকাৰী সহযোগো লাভ কৰিলে। জনপ্ৰিয় হৈ উঠা এই ৱগু কঠবিধ এতিয়া আন ঠাইলৈও বিক্ৰীৰ বাবে পঠিয়াব পৰা হৈছে। আমি আজি সকলো স্থানীয় দ্ৰব্যকে গুৰুত্ব দিছো। স্থানীয় দ্ৰব্যৰ বাবে সৰব হোৱা, অৰ্থাৎ ভোকেল ফৰ লোকেল, আমি এই মন্ত্ৰৰে আগবাঢ়িছো। কাশ্মীৰৰ ৱগুক আপোনাৰ ঘৰতো ঠাই দিব পাৰি নেকি এবাৰ ভাবি চাবচোন। বন্ধুসকল, আমাৰ দেশত চাহ কেৱল এবিধ পানীয় নহয়, ই হৈছে আপোন কৰি লোৱাৰ আহিলা। পুৱাৰ আৰম্ভণিয়েই হওক, বন্ধুক লগ পোৱাৰ মুহূৰ্তই হওক, পৰিয়ালৰ আটাইৰে সৈতে কটোৱা মুহূৰ্তই হওক, সকলোতে চাহে সংগ দিয়ে। চাহৰ সৈতে মোৰ সম্পৰ্কৰ বিষয়টো আপোনালোকে ভালদৰেই জানে। পিছে আজি মই যিবিধ চাহৰ কথা ক'বলৈ ওলাইছো, সি সোৱাদৰ লগতে কেইবাগৰাকী মহিলাৰ জীৱনলৈ আত্মনিৰ্ভৰতাৰ নতুন সুগন্ধিও বৈ আনিছে। উত্তৰ প্ৰদেশৰ বিজনোৰ জিলাৰ লক্ষীৱালা গাঁৱৰ মহিলাসকলে আত্মসহায়ক গোটৰ জৰিয়তে বিদুৰ প্ৰেৰণা স্বদেশী হাৰ্বেল টি তৈয়াৰ কৰিছে। ইয়াত গন্ধবিৰিণা, তুলসী, গিলয়, মুলেঠি, কেঁচা হালধি, ডালচেনি, ইলাচি, চফ আদি কেইবাবিধো প্ৰাকৃতিক উপকৰণ মিহলোৱা আছে। সুন্দৰ সোৱাদ আৰু উপকাৰিতাৰ বাবে এই চাহবিধ অতি সোনকালে জনপ্ৰিয় হৈ উঠিছে। প্ৰয়াগৰাজৰ মহাকুম্ভ আৰু দিল্লীৰ আন্তঃৰাষ্ট্ৰীয় খাদ্য উৎসৱত ই বহু সমাদৰ লাভ কৰিছে। বিদেশী পৰ্যটকো এই চাহবিধৰ প্ৰতি আগ্ৰহী হৈ উঠিছে। জ্ঞান, প্ৰকৃতি আৰু মহিলাসকলৰ আত্মবিশ্বাস জড়িত হৈ পৰিলে সৰু সৰু প্ৰচেষ্টাও গৈ বৃহৎ কলেবৰলৈ পৰিৱৰ্তিত হ'ব পাৰে। মোৰ প্ৰিয় দেশবাসী, আজি সমগ্ৰ দেশতে এক পেড় মা কে নাম অভিযানৰ মাজেৰে দেশবাসীয়ে প্ৰকৃতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ব পালন কৰিছে। যেতিয়া সমাজখন এই ভাৱনাৰে একগোট হয়, তেতিয়া বহু সুন্দৰ আৰু প্ৰেৰণাদায়ক উদাহৰণ আমি দেখিবলৈ পাওঁ। বন্ধুসকল, আহমেদাবাদত জন অংশীদাৰিত্বৰ শক্তি আৰু প্ৰভাৱৰ এটি উদাহৰণ আমি দেখিবলৈ পাইছোঁ। ইয়াৰ ভাৰজ অঞ্চলত 25,000 লোক লগ হৈ মাথো 1 সময়ৰ ভিতৰত 3 লাখতকৈও অধিক গছপুলি ৰোপণ কৰিছিল। স্কুলীয়া ছাত্ৰ ছাত্ৰী, NCC কেডেট, স্বেচ্ছাসেৱী সংস্থা আৰু আন সাধাৰণ জনতাই ইয়াত অংশ লয়। আহিব ধৰা বছৰসমূহত এই গছপুলিবোৰেই এখন ঘন বননিৰ ৰূপ ল'ব। এই প্ৰচেষ্টাই গিনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ডতো স্থান লাভ কৰিছে। এক পেড় মা কে নাম অভিযানত উত্তৰ প্ৰদেশতো জনশক্তিৰ প্ৰেৰণাদায়ক উদাহৰণ দেখিবলৈ পোৱা গৈছে। 12 জুলাই তাৰিখে ইয়াত এদিনৰ ভিতৰতে 35 কোটিৰো অধিক গছপুলি ৰোপণ কৰা হয়।
উত্তৰ প্ৰদেশৰ সাংসদ হিচাপে মই এই কথাত গৰ্ববোধ কৰোঁ।

মোৰ প্ৰিয় দেশবাসী, বৃক্ষ মাত্ৰ মানুহৰ প্ৰয়োজনৰ বাবে নহয়, ই অগণন জীৱৰো আৱাসস্থল। গুজৰাটৰ গীৰ বনাঞ্চলত প্ৰায় 60 বছৰৰ পাছত ইণ্ডিয়ান গ্ৰে' হৰ্ণবিল চৰাইয়ে পুনৰ আৱাসস্থল গঢ়ি তুলিছে। গীৰ অৰণ্যত বহু বছৰ ধৰি চলা সংৰক্ষণ আৰু পুনৰ সংস্থাপন প্ৰচেষ্টাৰ ফলত ই সম্ভৱপৰ হৈ উঠিছে। হৰ্ণবিল পক্ষীক অৰণ্যৰ কৃষক বুলি কোৱা হয়। ইহঁতে ফল খাই তাৰ গুটিবোৰ দূৰ দূৰণিলৈকে সিঁচি দিয়ে আৰু তাৰ ফলস্বৰূপে অৰণ্যত নতুন নতুন গছ গছনিৰ জন্ম হয় আৰু অৰণ্যখন সেউজ সজীৱ হৈ থাকে। মই আপোনালোক সকলোকে অনুৰোধ কৰোঁ যেন আপোনালোকে জীৱনৰ কিছু বিশেষ সময় প্ৰকৃতিৰ সৈতে নিয়োজিত কৰে। নিজৰ মাতৃৰ নামত এটা গছপুলি ৰোপণ কৰক। আজি ৰোপণ কৰা এটি গছপুলি এদিন সেউজ প্ৰকৃতি, নিৰ্মল বতাহ আৰু এটি সুন্দৰ ভৱিষ্যতৰ আৰম্ভণি হ'ব। মোৰ প্ৰিয় দেশবাসী, আমি জানো যে বৰ্তমানৰ প্লাষ্টিক প্ৰদূষণ সমগ্ৰ বিশ্বৰ পৰিৱেশৰ বাবে এক প্ৰত্যাহ্বান হৈ পৰিছে। ছিংগল ইউজ প্লাষ্টিক অৰ্থাৎ এবাৰ ব্যৱহাৰযোগ্য প্লাষ্টিকৰ আৱৰ্জনাই বহু বছৰলৈকে প্ৰকৃতিৰ ক্ষতিসাধন কৰে। গতিকে প্লাষ্টিকৰ সঠিক ব্যৱহাৰ অত্যন্ত জৰুৰী হৈ পৰিছে। বন্ধুসকল, বিহাৰৰ সীতামাৰীত আৱৰ্জনাৰ পৰা সম্পদ অৰ্থাৎ ৱেষ্ট টু ৱেলথৰ এটি সুন্দৰ উদাহৰণ দেখিবলৈ পোৱা গৈছে। ইয়াত আৱৰ্জনাৰ ৰিচাইক্লিঙৰ জৰিয়তে তাৰ পৰা বেঞ্চ তৈয়াৰ কৰা হৈছে। এখন বেঞ্চ তৈয়াৰ কৰোঁতে প্ৰায় 40 কিলো ছিংগল ইউজ প্লাষ্টিকৰ ব্যৱহাৰ হয়। এই বেঞ্চবোৰ মজবুত, আৰামদায়ক হোৱাৰ লগতে পৰিৱেশ অনুকূল। এইসমূহ চৰকাৰী বিদ্যালয়, উদ্যান আদিত ব্যৱহাৰ কৰা হয়। ইয়াৰ যোগেদি মানুহৰ মাজত পৰিৱেশ সংৰক্ষণৰ প্ৰতি সচেতনতাও বৃদ্ধি পায়। এই প্ৰচেষ্টাত স্থানীয় আৰু জিলা কৰ্তৃপক্ষৰো গুৰুত্বপূৰ্ণ ভূমিকা আছে। স্থানীয় পৰ্যায়ত কিছু কৰ্মসংস্থানৰো সৃষ্টি হৈছে। সীতামাৰীৰ এই উদাহৰণে আমাক কয় যে ৰিডিউজ, ৰিইউজ আৰু ৰিচাইকল আজি এটি ধনী হৈ থকা নাই, ই আমাৰ জীৱনৰ এটি অংশ হৈ পৰিছে। বন্ধুসকল, আপোনাসৱৰ নিশ্চয় মনত আছে যে যোৱা খণ্ডৰ মন কী বাতত মই গণেশ উৎসৱৰ কথা কৈছিলোঁ। মই কৈছিলোঁ যে আমি স্বদেশৰ মাটিৰে নিৰ্মিত গণেশ দেৱতাৰ পূজা কৰা উচিত। POPৰে নিৰ্মিত প্ৰতিমা বিদেশৰ পৰা আমদানি কৰা হয় আৰু সেইবাবেই আমি আমাৰ মাটিৰে তৈয়াৰী প্ৰতিমা আমাৰ ঘৰত স্থাপন কৰিব লাগে। এই বিষয়ে বহু ব্যক্তিয়ে মোলৈ নিজৰ বিবেচনা ব্যক্ত কৰি বাৰ্তা প্ৰেৰণ কৰিছে। তেখেতসকলে লিখিছে যে মন কী বাতত এই বিষয়ে আলোচনা হোৱা বাবে তেওঁলোকে সঠিক সময়ত সিদ্ধান্ত ল'ব পাৰিছে আৰু মাটিৰে নিৰ্মিত গণেশৰ প্ৰতিমা স্থাপন কৰিবলৈ সংকল্প গ্ৰহণ কৰিছে। মই পুনৰবাৰ অনুৰোধ কৰিছোঁ যাতে এইবাৰ গণপতি পূজাৰ সময়ত আপোনালোকে মাটিৰে তৈয়াৰী প্ৰতিমাহে স্থাপন কৰে। আপোনালোকৰ এই কাৰ্য এক অৰ্থত প্ৰকৃতি পূজাৰ সমতুল্য হ'ব। মোৰ প্ৰিয় দেশবাসী, এইবাৰ মই আপোনালোকক এনে এগৰাকী ব্যক্তিৰ বিষয়ে জনাম যাৰ কথাই আপোনালোকক গৌৰৱান্বিত কৰিব। এই ব্যক্তিগৰাকী বিজ্ঞান আৰু উদ্ভাৱনৰ ক্ষেত্ৰৰ সৈতে জড়িত। বিশ্বব্যাপী তেখেতৰ পৰিচয় আছে আৰু তথাপি তেখেতৰ মাটিৰ সৈতে আছে গভীৰ সম্পৰ্ক। তেখেত হৈছে মণিপুৰৰ ডক্টৰ ৰোনাল্ডো লেইশ্ৰাম মহাশয়। তেওঁৰ নাম যদিও ৰোনাল্ডো, তেওঁ কিন্তু এগৰাকী জ্যোতিৰ্পদাৰ্থ বিজ্ঞানী। তেওঁ বৰ্তমান জাপানত কৰ্মৰত আৰু তৰুণ তাৰকামণ্ডলৰ বিষয়ে গৱেষণা কৰা এটি গৱেষক দলৰ সৈতে জড়িত। আপোনালোকে নিশ্চয় জানিব বিচাৰিব যে তেওঁনো প্ৰকৃততে কৰিছে কি। এই বিজ্ঞানীজনে এটি বিশাল তৰুণ তাৰকামণ্ডলৰ নাম ৰাখিছে লোকটাক প্ৰট' ক্লাষ্টাৰ। লোকটাক হৈছে মণিপুৰৰ এটি বিশাল হ্ৰদ। লোকটাক হ্ৰদত থকা ভাসমান সৰু সৰু উদ্ভিদজাত দ্বীপসমূহে ইয়াৰ এক অনন্য দৃশ্য অংকন কৰিছে। এনে লাগে যেন এনে বিশাল সমুদ্ৰত বহু সৰু সৰু দ্বীপ উটি ফুৰিছে। একেধৰণে ব্ৰহ্মাণ্ডত তৰুণ তাৰকামণ্ডলেও সদৃশ দৃশ্যৰ সৃষ্টি কৰে। আজি মণিপুৰৰ লোকটাক হ্ৰদে দেশৰ মানচিত্ৰতেই নহয়, ব্ৰহ্মাণ্ডৰ বিশালতাতো ইয়াৰ পৰিচয়ৰ জিলিকনি তুলিছে। এই কথাই সকলো ভাৰতীয়কে গৌৰৱান্বিত কৰিব। আমাৰ যুৱ বন্ধুসকলে এই শিক্ষা লাভ কৰিব যে তেওঁলোকে নিজৰ পৰম্পৰাৰ সৈতে জড়িত থাকিও সফলতাৰ উচ্চ শিখৰলৈ আৰোহণ কৰিব পাৰে। মোৰ প্ৰিয় দেশবাসী, আৰু কিছুদিন পাছত 7 আগষ্ট তাৰিখে আমাৰ দেশে নেশ্যনেল হেণ্ডলুম ডে পালন কৰিব। এই দিৱসত আমি আমাৰ দেশৰ শিপিনীসকলৰ দক্ষতা আৰু সৃজনীশীলতাৰ

শক্তিশালী কৰি তোলো। বন্ধুসকল, আজি দেশত যিধৰণে হস্ততাঁতক উদগনি যোগোৱা হৈছে তাৰ তুলনাত বহু লোকৰ জীৱন উন্নত হৈছে। পোচামপল্লীৰ পৰা পাটনালৈ আৰু কুঠামপল্লীৰ পৰা কচ্ছলৈকে ইয়াৰ বহুতো উদাহৰণ আছে। আজি এনে বহু লোক আৰু গোট আছে যিয়ে আমাৰ হস্ততাঁতৰ গৌৰৱোজ্জ্বল পৰম্পৰাক নতুন শক্তি আৰু পৰিচয় প্ৰদান কৰিছে। কোনোবাই পোচামপল্লী ইক্তৰ সুন্দৰ পৰম্পৰাক আগবঢ়াই লৈ গৈছে, কোনোবাই আকৌ মহিলা তাঁতীসকলক একেলগ কৰি ঊলৰ সামগ্ৰী প্ৰস্তুত কৰি আছে, কিছুমানে কেৰালমৰ পৰম্পৰাগত কাছাভু কলা সংৰক্ষণ কৰি আছে। ইয়াৰ দ্বাৰা আমাৰ মাতৃভগ্নীসকলকো কৰ্মসংস্থাপন প্ৰদান কৰা হৈছে। বন্ধুসকল, মই বিশেষভাৱে উল্লেখ কৰিব বিচৰা আন এটা বিষয় হ'ল খাদী। আমি সকলোৱে জানো যে খাদী মহাত্মা গান্ধীৰ অতি প্ৰিয় আছিল। যোৱা কেইবছৰমানৰ ভিতৰত খাদী অতি জনপ্ৰিয় হৈ পৰিছে। যোৱা 12 বছৰত ইয়াৰ বিক্ৰী ছগুণ বৃদ্ধি পাইছে। বিক্ৰীৰ পৰিমাণ এতিয়া 8,000 কোটি টকাৰ ওচৰ চাপিছে। মই আপোনালোক সকলোকে আগন্তুক উৎসৱত খাদীৰ কিবা নহয় কিবা সামগ্ৰী, হস্ততাঁত বা হস্তশিল্পৰ কিবা নহয় কিবা সামগ্ৰী নিশ্চিতভাৱে ক্ৰয় কৰিবলৈ অনুৰোধ জনাইছো। মোৰ প্ৰিয় দেশবাসী, যদি আপোনাক প্ৰশ্ন কৰা হয় যে ভাৰতত কিমান ধৰণৰ বাদ্যযন্ত্ৰ আছে, আপুনি হয়তো ভাবিব লগা হ'ব। ইয়াৰ কাৰণ হ'ল আমাৰ ইয়াত বহুতো বাদ্যযন্ত্ৰ আছে আৰু তাৰ সৈতে বিভিন্ন পৰম্পৰা জড়িত হৈ আছে। এনেধৰণৰ এবিধ বাদ্য আছে ত্ৰিপুৰাৰ ছুং প্ৰেং। জনজাতীয় সম্প্ৰদায়সমূহৰ মাজত ই যথেষ্ট জনপ্ৰিয়। বাঁহেৰে সজা এই বাদ্যযন্ত্ৰটোত 3ডাল তাঁৰ আছে। ইয়াৰ পৰা ওলোৱা সুৰ অতি সুমধুৰ, যি সৰোদৰ দৰে। কোনো কাৰণত যুৱক যুৱতীসকলৰ মাজত ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাবলৈ আৰম্ভ কৰিছিল। এনে পৰিস্থিতিত সুৰজ কুমাৰ দেৱবৰ্মাই ইয়াক পুনৰ জনপ্ৰিয় কৰাৰ সংকল্প লৈছিল। আজি তেওঁৰ প্ৰচেষ্টা সফল হৈছে। তেওঁ তাত ছুং প্ৰেঙৰ লগতে অন্যান্য পৰম্পৰাগত বাদ্যযন্ত্ৰও পৰিৱেশন কৰি আহিছে। ককবৰক লোকসংগীত, বাউল গীত, বাংলা লোকসংগীত তেওঁ খুব ভাল পায়। এতিয়া মই আপোনাক এটি সৰু অডিঅ' ক্লিপ শুনাব বিচাৰিছো। এই সংগীত আপুনি কেতিয়াও পাহৰিব নোৱাৰিব।

বন্ধুসকল, মই নিশ্চিত যে এয়া শুনি আপোনালোকৰ মন অতি আনন্দিত হৈছে। মই দেৱ বাৰ্মাজীৰ বাবে অতি গৌৰৱান্বিত। পৰম্পৰাগত সংগীতক জনপ্ৰিয় কৰাৰ বাবে তেওঁৰ প্ৰচেষ্টা অত্যন্ত প্ৰশংসনীয়। মই আপোনালোককো অনুৰোধ জনাইছো যে আপোনালোকৰ চাৰিওফালে থকা পৰম্পৰাগত বাদ্যযন্ত্ৰৰ বিষয়েও তথ্য ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰক। আপোনাৰ এই প্ৰচেষ্টাই নিশ্চিতভাৱে আনকো পৰম্পৰাগত ভাৰতীয় সংগীতৰ সৈতে সংযোগ কৰিব। মোৰ প্ৰিয় দেশবাসী, কাইলৈ 27 জুলাইত ভাৰত ৰত্ন ডক্টৰ APJ আব্দুল কালামৰ পুণ্যতিথি। ডক্টৰ কালামৰ ব্যক্তিত্বৰ বহুতো অনুপ্ৰেৰণাদায়ক দিশ আছিল, কিন্তু তেওঁৰ হৃদয়ৰ আটাইতকৈ ওচৰত আছিল এগৰাকী শিক্ষকৰ ভূমিকা। তেওঁ শিশু আৰু যুৱক যুৱতীসকলক ডাঙৰ সপোন দেখিবলৈ অনুপ্ৰাণিত কৰিছিল। কাকতালীয়ভাৱে এই সপ্তাহতে আমি পবিত্ৰ গুৰু পূৰ্ণিমা উদযাপন কৰিম। আমাৰ পিতৃ মাতৃ আমাৰ প্ৰথম শিক্ষাগুৰু। বিদ্যালয়ৰ শিক্ষকসকলে আমাক সদায় জ্ঞান দিয়ে। গুৰু পূৰ্ণিমা হৈছে এনে সকলো গুৰুৰ প্ৰতি কৃতজ্ঞতা জ্ঞাপনৰ এক উপলক্ষ। মই দেশৰ সকলো শিক্ষক আৰু গুৰুক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো। বন্ধুসকল, কেইসপ্তাহমানৰ ভিতৰতে আমি আমাৰ স্বাধীনতাৰ মহান উৎসৱো উদযাপন কৰিম। 15 আগষ্ট প্ৰতিজন ভাৰতীয়ৰ বাবে এক গৌৰৱৰ দিন। এই দিনটো ভাৰত মাতাৰ স্বাধীনতাৰ বাবে নিজৰ সৰ্বস্ব ত্যাগ কৰা অগণন সাহসী বীৰক স্মৰণ কৰাৰ দিন। তেওঁলোকৰ ত্যাগ আৰু তপস্যাৰ বাবেই আজি আমাৰ হাতত ত্ৰিৰংগ পতাকা আছে। এই ত্ৰিৰংগাত আমাৰ সংবিধানৰ আদৰ্শ আছে। বন্ধুসকল, যোৱা কেইবছৰমানৰ ভিতৰত হৰ ঘৰ ত্ৰিৰংগা অভিযানে সমগ্ৰ দেশক এক অনন্য ভাৱনাৰে উজ্জীৱিত কৰিছে, একগোট কৰিছে। ত্ৰিৰংগ পতাকাৰ এই উৎসৱ প্ৰতিখন ঘৰতে, প্ৰতিটো ৰাস্তাত দেখিবলৈ পোৱা যায়। এই বছৰো আমি সম্পূৰ্ণ উৎসাহেৰে হৰ ঘৰ ত্ৰিৰংগা অভিযানক আগুৱাই নিব লাগিব। আপোনাৰ

0: ঘৰত সম্পূৰ্ণ সন্মান সহকাৰে ত্ৰিৰংগ পতাকা উত্তোলন কৰিব লাগিব। বন্ধুসকল, প্ৰতি বছৰে ১৫ আগষ্টৰ আগে আগে আপোনালোকে মোক বহুতো ন ন ধাৰণা আৰু পৰামৰ্শ প্ৰেৰণ কৰে। এই বছৰতো মাই গভত আপোনালোকৰ ন ন চিন্তা আৰু পৰামৰ্শ প্ৰেৰণ কৰিব। আপোনালোকৰ পৰামৰ্শৰ বাবে মই অপেক্ষাৰত। বন্ধুসকল, মন কী বাত আজিলৈ ইমানেই। অহা মাহত দেশবাসীৰ বহুতো নতুন উপলব্ধি আৰু প্ৰেৰণাদায়ক প্ৰয়াসৰ বতৰাৰ সৈতে পুনৰ লগ পাম। তেতিয়ালৈকে মোক অনুমতি দিয়ক। বহুত বহুত ধন্যবাদ, নমস্কাৰ।
1: ইমান পৰে শ্ৰোতাসকলে, আজি দিনৰ এঘোৰা বজাত প্ৰচাৰিত মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ মন কী বাতৰ অসমীয়া ভাষান্তৰৰ পুনৰ প্ৰচাৰ শুনিলে। এই অনুষ্ঠান অসমৰ আকাশবাণী কেন্দ্ৰসমূহে ৰিলে কৰি শুনালে।

বৃন্দগান্তি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া আগবঢ়োৱা হৈছে ভজনৰ অনুষ্ঠান। প্ৰথমে শুনক অনুপ জলতাৰ কণ্ঠত এটি ভজন।

চিত্ৰা সিঙৰ কণ্ঠৰ ভজন্তি শুনিলে অনুষ্ঠানটিৰ শেষত শুনাবলৈ লৈছো লতা মংগেশকাৰৰ কণ্ঠৰ এটি ভজন।

নমস্কাৰ প্ৰিয় শ্ৰোতা, মই ৰুমি দাসে মোৰ প্ৰিয় গীতৰ অনুষ্ঠান ৰামধেনুলৈ সকলোকে আদৰণি জনালোঁ। বৰষুণ নামিলেই পাহাৰৰ বুকুত এটি সৰু জুৰিৰ জন্ম হয়, সেই জুৰিয়ে ক্ৰমে নদী হয়। ঠিক তেনেদৰে মানুহৰ জীৱনো এটা সৰু সপোনৰ পৰা আৰম্ভ হৈ সময়ৰ লগে লগে বিস্তৃত হয়। আমাৰ অসমৰ বুকুত বৈ থকা ব্ৰহ্মপুত্ৰ, সোৱণশিৰি, মানস, ধনশিৰি, কপিলী কেৱল নদী নহয়, এই নদীকেইখন আমাৰ সভ্যতা, সংস্কৃতি, কৃষি, সংগীত আৰু স্মৃতিৰ ধাৰক। নদীৰ পাৰতে শিশুৰ হাঁহি, কৃষকৰ আশা, মাছমৰীয়াৰ জীৱিকা আৰু কবিৰ কল্পনা একেলগে বৈ থাকে। কেতিয়াবা কিন্তু নদী অনিয়ন্ত্ৰিত হৈ পৰে, নামি আহে প্ৰলয়ংকাৰী বান। তথাপি জানো আমি নৈক বেয়া পাব পাৰোঁ? আহক মোৰ প্ৰিয় এই গীতটি শুনো।

পানী বচোৱা মানে জীৱন বচোৱা। নদী প্ৰদূষণ, গতি পৰিৱৰ্তন, প্লাষ্টিক, অবৈধ বালিখনন, বন ধ্বংস আদিয়ে আমাক বিপদৰ মাজলৈ ঠেলিছে। যেতিয়াই নদী অসুস্থ হয় জীৱকুলৰো ক্ষতি হয়। গছ ৰোপণ কৰি নদীত আৱৰ্জনা নেপেলাই নদীক ভাল পাই নদীৰ প্ৰতি কৃতজ্ঞ হৈ আমি আমাৰ পৰিৱেশ শুধৰাব পাৰোঁ। প্ৰকৃতিক ভাল পোৱাটো নিজৰ ভৱিষ্যতক ভাল পোৱা নহয় জানো। এইবাৰ শুনাবলৈ লৈছো নীলিমা খাতুনৰ কণ্ঠৰ মোৰ প্ৰিয় আন এটি গীত।

নদী আৰু আমাৰ সম্পৰ্কটো বৰ আৱেগিক। যিসকলে নদীৰ পাৰত জীৱন অতিবাহিত কৰিছে, চকু মুদি যদি এবাৰ ভাবি চোৱা হয়, শৈশৱৰ নদীৰ সৈতে কৰা ধেমালি, নাওলৈ ওলাই যোৱা, ঘাটত বহি সূৰ্যাস্ত চোৱা, মাছ ধৰা, আইতাৰ মুখত নৈৰ সাধু শুনা, এই স্মৃতিবোৰ কেতিয়াও পাহৰিব নোৱাৰি। এইবাৰ শুনাবলৈ লৈছো মঞ্জুস্না মহন্তৰ কণ্ঠৰ মোৰ এই প্ৰিয় গীতটি।

নদী জীৱনদায়িনী, পানী নাথাকিলে জীৱন নাথাকে। নদীয়ে কেৱল পানী নিদিয়ে, নদীয়ে পলস আনে, উৰ্বৰতা আনে, জীৱিকা আনে। নদীয়ে ধ্বংসৰ লগতে নতুন জীৱনৰ বীজো কঢ়িয়ায়। নদীৰ বুকুত চলা নাও, মাছ ধৰা জাল, নদীৰ ঘাটৰ সন্ধিয়াৰ সুৰ, এই সকলোবোৰ আমাৰ সংস্কৃতিৰ অবিচ্ছেদ্য অংগ। এইবাৰ শুনাবলৈ লৈছো অংগৰাগ পাপন মহন্তৰ কণ্ঠত এই গীতটি।

প্ৰিয় শ্ৰোতাসকল, নদী কেৱল মানচিত্ৰ থকা নীলা ৰেখা এডাল নহয়। নদী হৈছে আমাৰ ইতিহাস, আমাৰ সভ্যতা, আমাৰ সাহিত্য, আমাৰ গান, আমাৰ জীৱন। নদীৰ দৰে বৈ থাকক আমাৰ সকলোৰে জীৱন। আজিৰ ৰামধেনু অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ মুহূৰ্তত অনুৰোধ কৰিছো, যেতিয়াই নদীৰ কাষেৰে পাৰ হৈ যাব, এবাৰ থমকি নদীখনলৈ চাই কৃতজ্ঞতা জনাব। হয়তো নদীয়ে একো নকয়, কিন্তু তাৰ সুতে আপোনাক জীৱনৰ বহু কথাই শিকাই যাব। আজিলৈ মই ৰুমি দাসে ৰামধেনু অনুষ্ঠানৰ পৰা বিদায় ল'ব ওলাইছো। শুনাবলৈ লৈছো অনুষ্ঠানৰ শেষৰ গীতটি জুবিন গাৰ্গৰ কণ্ঠত।

এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। এতিয়া দেওবৰীয়া নৈশ সংগীতৰ অনুষ্ঠানত বিদুষী বৰ্ষা আগৰৱালৰ সন্তৰ বাদন দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।

নমস্কাৰ, সুপ্ৰভাত প্ৰিয় শ্ৰোতা, এয়া আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ। আজি সোমবাৰ, 1433 ভাস্কৰাব্দৰ শাওন মাহৰ 10 দিন, 1948 শকাব্দৰ 5 শাওন, 2026 খ্ৰীষ্টাব্দৰ জুলাই মাহৰ আজি 27 তাৰিখ, এতিয়া সময় পুৱা 5:33 কৈছে। সমূহ শ্ৰোতালৈ সাদৰ সম্ভাষণ জনাই মুকলি কৰা হৈছে আমাৰ আজিৰ প্ৰথম অধিৱেশন। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 289.9 মিটাৰত, 1035 কিলোহাৰ্টজত আৰু DRM ফ্ৰিকুৱেঞ্চিৰ 1026 কিলোহাৰ্টজত। লগতে আপোনালোকে আমাৰ অনুষ্ঠানসমূহ নিউজ অন AIR মোবাইল এপযোগেও শুনিব পাৰে।